নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 7 দিন, 1948 শকাব্দৰ আহাৰৰ প্ৰথম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 22 তাৰিখ। এতিয়া সময় পোৱা 5:53 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পাৰিব।

মৃগাংক কৃষ্ণাত্রেয় আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰা হৈছে বন্দনা।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অনামিকা বৰদলৈ বৰুৱা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু

বন্দনা শুনিলে। আজিৰ বন্দনাত পৰিণীতা গোস্বামীৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, লক্ষ্মী দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, জোনমণি শইকীয়া আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়াগীত, জোনাদাস কলিতাৰ কণ্ঠৰ লোকগীত আৰু মিত্ৰা ফুকনৰ কণ্ঠৰ ভজন শুনিলে।

এই অধিবেশনৰে পুৱা 6:15 ৰজী ব্ৰহ্ম বড়োৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 দীপক কুমাৰ দত্তৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত শুনিবলৈ পাব। নিউ কোৱাটৰী প্ৰচাৰৰ সময় পুৱা 7:50।

পুৱা 9:15 ৰূপালী ঢৌ, দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী বন্দনা দত্ত, দিগেন মহন্ত, জুৰি দাস, ৰসানন্দ গগৈ আৰু প্ৰণতি খাউণ্ড। 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজকা গীত, তাৰানা গীতমালা, ৱাটান কি তাৰানে আৰু চয়নিকা।

বিয়লি 5:10ৰ পৰা যুৱবাণী। এই অনুষ্ঠানত আছে সন্ধিয়া 7:20ত যুৱ সাহিত্য শিতানত বনদীপ শৰ্মাৰ কবিতা আৰু মাৰ্জিতা বৰুৱাৰ গল্প, আঁতৰিব ভাৰ্গৱ কলিতাই। লগতে আছে মনোৰঞ্জন উপাসনা শৰ্মাৰ কথিকা কনকলতা, তৃষ্ণাশ্ৰী শৰ্মাৰ কণ্ঠৰ বৰগীত, যুৱ আবৃত্তিৰ অনুষ্ঠান আৰু বৃন্দগান। নিশা 8:30 ভজনৰ অনুষ্ঠান, নিশা 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

নিশা 10 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আলী আহমেদ হুছেইনৰ চেনাই বাদন, ৰাগ গোৰখ কল্যাণ। এয়া আছিল প্ৰাগজ্যোতিপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া দুটিমান অনুষ্ঠানৰ বিষয়ে। আজি নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ু ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে ডাঃ দীপক শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ আগবঢ়াব ডঃ নমিতা শৰ্মাই। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমং। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত কৃষকৰ তেজেত হোৱা ইতিহাস পথৰুঘাট, এই বিষয়ে এখনি প্ৰামাণ্য আলেখ্য আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত আলোচনাৰ বিষয় ব্যৱসায় ভিত্তিত গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা। আলোচনাটিত ভাগ ল'ব ডঃ চন্দন কুমাৰ শৰণীয়া আৰু ডঃ অলিভা দাসে। আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

দুটি লোকগীত শুনিলে দীপক কুমাৰ দত্তৰ কণ্ঠত। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ। প্ৰথমে শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত দৌপদেন ছবিখনৰ এটি গীত, শাকিল বাদাউনীৰ গীতৰ কথা আৰু সংগীত ৰবিৰ।

দবদান ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনো আহক মহম্মদ ৰফিৰ কণ্ঠত গাইড ছবিখনৰ এটি গীত, সংগীত এছ ডি বৰ্মনৰ।

জুৱেল ঠিপ ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনো আহক মজৰুহৰ গীতৰ কথা আৰু লক্ষ্মীকান্ত পিয়াৰলালৰ সংগীতেৰে লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত স্বৰ্গীৰ ছবিখনৰ এই গীতটি।

শাগিৰ ছবিখনৰ গীতটি শুনিলে শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠত লোফাৰ ছবিখনৰ এটি গীত, আনন্দ বক্সীৰ গীতৰ কথা আৰু সংগীত লক্ষ্মীকান্ত প্যাৰলালৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰবীন্দ্ৰ জৈনৰ গীতৰ কথা আৰু সংগীতেৰে য়েশুদাসৰ কণ্ঠত শ্ৰীচুৰ ছবিখনৰ এটি গীত।

0: হাম কিছিছে কাম নেহি ছবিখনত মহম্মদ রফি আর সুষমা শ্রেষ্ঠার কণ্ঠর গীতটিরে আজির মধুবন অনুষ্ঠানটি সামরা হল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুর। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যাওপুৰ জিলাৰ পুনৌ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা UGC NET 2026 পৰীক্ষা আজি আৰম্ভ হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ জিৰ এখন খেলত ইজিপ্তৰ বিৰুদ্ধে নিউজিলেণ্ড 1-0 গলত আগবাঢ়ি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যাওপুৰ জিলাৰ কুনৌ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ পুৱা 8 বজালৈ উদ্যানখনত ছাফাৰী কৰি চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁ লগতে চিতা মিত্ৰ, স্থানীয় বন কৰ্মচাৰী আৰু পৰ্যটক গাইড হিচাপে অভিজ্ঞতা থকা আৰু এই প্ৰকল্পৰ অধীনত কাম কৰা চহৰীয়া জনগোষ্ঠীৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব। এই কাৰ্যসূচীৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে শ্যাওপুৰৰ পৰা গোৱালিয়ৰলৈ ৰাওনা হ'ব আৰু পাছত ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে দিল্লীলৈ উভতি যাব। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক কুনৌ ৰাষ্ট্ৰীয় উদ্যানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, সংসদৰ সদস্য শিৱমংগল সিং টোমাৰ আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে চিতা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ পৰিদৰ্শন কৰি চিতা প্ৰকল্পৰ এখন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। বিষয়াসকলে জনায় যে ভাৰতত বৰ্তমান 52টা চিতাবাঘ আছে আৰু ইয়াৰে 49টা কোনো ৰাষ্ট্ৰীয় উদ্যানত থকাৰ বিপৰীতে 3টা বাঘক গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে। জীৱ জন্তুৰ বাবে থকা নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাৰ বিষয়ে কালি ৰাষ্ট্ৰপতিগৰাকীক বিষয়াসকলে অৱগত কৰায়। বিষয়াসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক জনায় যে চিতাবাঘবোৰৰ বাবে বনাঞ্চলৰ ভিতৰত প্ৰতি 2 কিলোমিটাৰৰ মূৰে মূৰে পানী যোগান ব্যৱস্থা গঢ়ি তোলা হৈছে। বোটছৱানা আৰু নামিবিয়াৰ পৰা অনা চিতাৰ কাৰ্যকলাপ আৰু অভিযোজন প্ৰক্ৰিয়াৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2022 চনত তেওঁৰ জন্মদিনত নামিবিয়াৰ পৰা 8টা চিতাবাঘ কোনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি ভাৰতৰ অভিলাষী চিতা পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। পাছলৈ দক্ষিণ আফ্ৰিকা আৰু বোটছৱানাৰ পৰা আৰু অধিক চিতা ভাৰতলৈ অনা হৈছিল। উল্লেখযোগ্য যে সংৰক্ষণ আৰু প্ৰজননৰ প্ৰচেষ্টাৰ বাবে কোনো ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাগতভাৱে চিতাবাঘৰ সংখ্যা বৃদ্ধি পাইছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে অসমত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী

0: নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
1: আমি ভয়েচ অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটো বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ মিটাছ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ব্ৰিক্সৰ 11খন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষী মুৰববীসকলক একত্ৰিত কৰা এই সমাৱেশত সভাপতিত্ব কৰিব। ইয়াৰ ভিতৰত ভাৰত, ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ আছে। এই সমাৱেশত অগতানুগতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসমূহে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে। ২০২৬ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস বিশ্বব্যাপী সফলতাৰে উদযাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে যোগে সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি সুস্থতা আৰু সুস্বাস্থ্যৰ সাধনত উল্লেখনীয় বৰঙণি আগবঢ়ায়। এই দিনটোৱে অধিক লোকক যোগক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা UGC NEET 2026 পৰীক্ষা আজি আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যোগ্যতা নিৰূপণ পৰীক্ষা চলিত মাহৰ 30 তাৰিখলৈকে কম্পিউটাৰ ভিত্তিক অৰ্থাৎ CBT মোডত প্ৰতিদিনে পুৱা আৰু আবেলি অনুষ্ঠিত কৰা হ'ব বুলি সংস্থাই জানিবলৈ দিছে। জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ, সহকাৰী অধ্যাপকৰ পদ আৰু PhD পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীৰ বাবে UGC NEET পৰীক্ষা অনুষ্ঠিত কৰা হয়। সংস্থাই পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড ডাউনলোড কৰি সযতনে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। পৰীক্ষাৰ্থীসকলক তাৰিখ, সময় আৰু নিৰ্ধাৰিত কেন্দ্ৰ পৰীক্ষা কৰি ল'বলৈ আহ্বান জনোৱা হৈছে। তদুপৰি বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ কেন্দ্ৰসমূহ ভ্ৰমণ কৰি স্থান আৰু সুবিধাসমূহৰ সৈতে পৰিচিত হৈ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা NEET UG কালি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ 551খন মহানগৰ তথা বিদেশৰ 14খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত 22,79,000তকৈ অধিক প্ৰাৰ্থী অৱতীৰ্ণ হয়। উল্লেখযোগ্য যে দিনৰ 2 বজাত আৰম্ভ হৈ সন্ধিয়া 5:15 অন্ত পৰা এই পৰীক্ষা আৰু আন 12টা ভাষাত অনুষ্ঠিত হয়। এই পৰীক্ষা সুকলমে, সুৰক্ষিত তথা নিকাভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে পৰ্যবেক্ষক, সমন্বয়ক, আৰক্ষী বিষয়া, প্ৰশাসনীয় কৰ্মচাৰীকে ধৰি 2 লাখতকৈও অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰা হয়। CCTVৰ জৰিয়তে পৰ্যবেক্ষণ, আধাৰ ভিত্তিক বায়োমেট্ৰিক সত্যাপন, পৰীক্ষা সম্পৰ্কীয় বয়বস্তু সৰবৰাহৰ বাবে আৰক্ষীৰ বিশেষ সুৰক্ষাসহ GPS সংলগ্ন বাহনকে ধৰি কেইবাতৰপীয়া সুৰক্ষা আন্তঃগাঁথনিৰ মাজেৰে অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি NTAয়ে কোনো ভুল তথ্য প্ৰকাশৰ লগতে অবাঞ্ছিত বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিবলৈ সামাজিক মাধ্যমৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুৱল্লুপুৰমত ঘটা এমনিয়া গেছ নিৰ্গমনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চিকিৎসাধীন হৈ থকা আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। T20 বিশ্বকাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত গ্ৰুপ এ পৰ্যায়ৰ এখন মেচত দক্ষিণ আফ্ৰিকাই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে 159 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দক্ষিণ আফ্ৰিকাই 5টা বল বাকী থকা অৱস্থাত 4টা উইকেটৰ বিনিময়ত 161 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ তাজমিন ব্ৰিটছে 40 ৰাণ সংগ্ৰহ কৰে আৰু মেৰজিনানে কাপ্পে 81 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ

শ্ৰীচৰণীয়ে তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু নিৰ্ধাৰিত বিশ অভাৰত সাতটা উইকেট হেৰুৱাই 158 ৰাণ সংগ্ৰহ কৰিছিল। ফিফা বিশ্বকাপ 2026ত ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গলত ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন পিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজো আৰু আগষ্টিন কানোবিয়োৱে দুটা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰ্লাৰে দিয়া আন এটা গ'লৰ জৰিয়তে দুয়োটা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত দুয়োটা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 গলত স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। আজি পুৱা 6:30 আৰম্ভ হোৱা গ্ৰুপ জিৰ এখন মেচত নিউজিলেণ্ড ইজিপ্তৰ মুখামুখি হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে নিউজিলেণ্ড 1-0 গলত আগবাঢ়ি আছে। আজি নিশা 10:30 আৰম্ভ হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যামপুৰ জিলাৰ কোনো ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ জিৰ এখন খেলত ইজিপ্তৰ বিৰুদ্ধে নিউজিলেণ্ড 1-0 গলত আগবাঢ়ি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ। প্ৰথমে শুনো আহক সংগীতা কাকতিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ হীৰেণ গোহাঁইৰ।

অনুভূতি কাকতিৰ কণ্ঠৰে গীতটিৰে সামৰা হ'ল আধুনিক গীতৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সংস্থাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SSC.NIC.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক।

0: আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। পৰ্যটন বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে শেহতীয়াভাৱে ৰাজ্যখনৰ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলীত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য তথা অন্যান্য পৰ্যটন খণ্ড চাবলৈ পৰ্যটকৰ আগমন ঘটিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাৰপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগো আৰু ট্ৰফী মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। APLত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। লীগ সন্দৰ্ভত BCCIৰ সচিব দেৱজিৎ শইকীয়াই এইদৰে কয়।
1: মই শুভেচ্ছা জনাইছো অসম ক্ৰিকেট।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীতৰ অনুষ্ঠানটিৰ আজি প্ৰথমে শুনাবলৈ লৈছো শান্তা উজিৰৰ কণ্ঠৰ গীত

সংগীতা কাকতি আৰু ধৰণী দাৰ কণ্ঠৰ গীতটিৰে সামৰা হল আধুনিক গীতৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল: কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযোগ, প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ, ৰাজ্যলৈ পৰ্যটকৰ সোঁত বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন, উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা, IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফি লগো, আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশীবাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণসেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণসেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। নীলাচল উৰণসেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলে তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা পথাৰ, ITA মাছখোৱা, ASTC পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থ'ব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত

0: তিনিচকীয়া বা তাতোকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰীৰ ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃজিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিগত পাঁচ বছৰত ৰাজ্যখনলৈ প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈও অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ আদিয়েও ৰাজ্যলৈ পৰ্যটকৰ আগমন বৃদ্ধিত সহায় কৰিছে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বদেশ দৰ্পণ আৰু প্ৰসাদ আঁচনিৰ জৰিয়তে কামাখ্যা মন্দিৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত হোৱাৰ ফলত ৰাজ্যলৈ ভালেসংখ্যক পৰ্যটকৰ আগমন হোৱা বুলি অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 মহিলাৰ ভিতৰত 6,809 মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰা প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ এ পি এল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগো আৰু ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। এ পি এলত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এ পি এল অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে ইতিবাচক দিশ। এই লীগৰ জৰিয়তে বহু প্ৰতিভা চিনাক্ত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত আছাম প্ৰিমিয়াৰ লীগ ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসৰ বাবে এটা ইম্পৰ্টেণ্ট মাইলষ্টোন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমৰ উদীয়মান খেলুৱৈসকলে আছাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে নিজৰ ক্ৰীড়া প্ৰতিভা এখন বৃহৎ মঞ্চৰ সন্মুখলৈ অনাৰ সুবিধা পাব। ইতিমধ্যে বি চি চি আইৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই খেলখন ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে, জিঅ' হটষ্টাৰো দেখা পোৱা যাব।
0: গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে জৰিমনাৰ ক্ষেত্ৰত নগদ ধনৰ লেনদেন নকৰে বুলি অতিৰিক্ত আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। গুৱাহাটী যান বাহন আৰক্ষীৰ এজন জোৱানক উৎকোচ লোৱা অৱস্থাত ৰাইজে হাতে লোটে ধৰাৰ পাছত যান বাহন আৰক্ষী বিষয়াগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে। যান বাহন আৰক্ষীৰ কোনো জোৱান বিষয়াই জৰিমনাৰ নামত নগদ ধন বিচাৰিলে তাৎক্ষণিকভাৱে ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে আহান জনাইছে।
2: গুৱাহাটী ট্ৰেফিক পুলিচে বিশেষকে যদি কিবা ফাইন কৰে, কোনো ফাইন কেছ এমাউণ্টত নকৰে, নগদ টকাত কোনো ধৰণৰ ফাইন নকৰে, আইডাৰ সেইটো এটা মেছেজ যায়, সেইটো এছ এম এছ দি আপোনালোকক বেংকত পে' কৰিব লাগে। গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ আগৰ যিটো পন্থা আছিল চালান কাটে পইচা কেছ পইচা লৈ, অসম গুৱাহাটী ট্ৰেফিক পুলিচে সেইটো কিন্তু নকৰে। মই আপোনালোকৰ যদি আহ্বান কৰিছো যদি কোনোবাই তেনে কেছ পইচা ল'ব দিয়ে কিন্তু তেতিয়া কোনেও নিদিব, এইটো লগে লগ যাতে আমাক জনায়। অসম পুলিচ বিশেষকে আমি কোনো ধৰণৰ ধৰক ৰেভিনিউ আৰ্নিং এজেঞ্চি।
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন ফিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাওজু আৰু অক্সটিন কানোবিও এই দুটা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰেলাৰে দিয়া আন এটা গলৰ জৰিয়তে দুয়োটা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত দুয়োটা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি নিশা কেলিফৰ্ণিয়াত ইৰাণ আৰু বেলজিয়ামৰ মাজত অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেল গলবিহীনভাৱে ড্ৰ হৈছিল। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ বাতৰিৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কালি পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাতৰিটো আমাৰ অসম কাকতে কলকাতাৰ ব্যস্ত ৰাজপথত লক্ষাধিকৰ সমাৱেশত যোগ শিক্ষকৰ ৰূপত মোদী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোগ দিৱস উপলক্ষে কালি গুৱাহাটীৰ উজান বজাৰস্থিত ৰিভাৰ ফ্ৰণ্ট উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগাভ্যাস কৰে। দি চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটো আলোকচিত্ৰসহ প্ৰকাশ কৰা হৈছে। আজিৰে পৰা শক্তিপীঠ মা কামাখ্যা দেৱালয়ত অম্বুবাচী মহাযোগ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত নীলাচলৰ বুকুলৈ স্থানীয় ভক্তৰ লগতে দেশ বিদেশৰ লাখ লাখ ভক্তৰ আগমন ঘটিছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নলবাৰীত কালি এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰীক্ষাৰ্থীক তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে লগুণ খুলি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া খবৰ কাকতে পৰীক্ষাৰ্থীক তালাচীৰ নামত আৰক্ষীৰ উদ্ভট কাণ্ড শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ছুইজাৰলেণ্ডত কালি এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত অনুষ্ঠিত শান্তি আলোচনা ইৰাণৰ প্ৰতিনিধিয়ে আধাতেই ত্যাগ কৰাৰ পাছত পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত ডঃ শৰ্মা চৰকাৰৰ চমকপ্ৰদ সাফল্য। শেহতীয়া 5 বছৰত সৰ্বকালৰ অভিলেখ ভংগ কৰি অসমলৈ 3 কোটিৰো অধিক দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে তথ্য সহকাৰে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। কামাখ্যাধামত আজিৰে পৰা অম্বুবাচী মহাযোগ প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। ৰাজ্যলৈ পৰ্যটকৰ সোঁত বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন। উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে এইচ আই ভি ৰোগীৰ সংখ্যা। আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফী লগো আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 গলত ইজিপ্তৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰৰ পৰা। আৰম্ভ কৰিছো ৰূপালী ঢৌ অনুষ্ঠানৰ প্ৰথমতে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত মন যায় ছবিখনৰ এই গীতটি।

ৰূপালীধ অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছো অনুৰাধা পডল আৰু উদিত নাৰায়ণৰ কণ্ঠত লাকী ছবিখনৰ এই গীতটি।

লাকী ছবিখনৰ গীতটি শুনিলে অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো মধুস্মিতা বৰঠাকুৰৰ কণ্ঠত গানে কিয়ানে ছবিখনৰ এই গীতটি।

গানে কিয়ানে ছবিখনৰ এই গীতটিৰে সামৰা হ'ল ৰূপালী ঢৌ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 গৈছে অন্তপৰিলাজিৰ প্ৰভাতী অধিৱেশনৰো। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জুৰী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅত মই আৰাধনা বৰা। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো বন্দনা দত্তৰ কণ্ঠত গুণমণি বৰাই লিখা এটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বন্দনা দত্তৰ কণ্ঠত গুণমণি বৰাই লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জুৰি দাসৰ কণ্ঠত তৰুণ শৰ্মাই লিখা এটি গীত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

জুৰিদাসৰ কণ্ঠত তৰুণ শৰ্মাই লিখা গীতটি শুনিলে। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো প্ৰণতি খাউণ্ডৰ কণ্ঠত বিবিদেৱী বৰবৰুৱাই লিখা এটি গীত, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

প্ৰণতী খাউণ্ডৰ কণ্ঠত বিবিদেৱী বৰবৰুৱাই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দিগেন মহন্তৰ কণ্ঠত প্ৰবীণ লহকৰী লিখা এটি গীত। গীতৰ প্ৰযোজনা বিপুল বৰুৱাৰ।

দিগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাৰ গীত অনুষ্ঠানত শেষত শুনাবলৈ লৈছো ৰসানন্দ গগৈৰ কণ্ঠত সতীশ দাসে লিখা এটি গীত, প্ৰযোজনা জয়ন্ত দাসৰ।

ৰসানন্দ গগৈৰ কণ্ঠত সতীশ দাসে লিখা গীতটি শুনিলে। গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

নিলোৎপল সিঙৰ তবলা বাদন শুনিবলৈ পাব 8:05 মিনিটৰ পৰা। আৰু প্ৰিয় শ্ৰোতা, এনেদৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈও আজিৰ দৰে একেই সময়তে অৰ্থাৎ 5:10 পৰা আৰম্ভ কৰা হ'ব যুৱবাণী গীতৰ নিয়মীয়া অনুষ্ঠান। মনোৰঞ্জন শুনিবলৈ পাব 5:15 পৰা। 5:55 আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। লোকগীত শুনিবলৈ পাব 6:10। 6:30 শুনিবলৈ পাব গজল। একক ছবিৰ গীত শুনিবলৈ পাব 7:20। 7:30 শুনিবলৈ পাব এখনি আলেখ্য। জিকিৰ শুনিবলৈ পাব 8:00। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো ভিৰজাৰা ছবিখনৰ পৰাই উদিত নাৰায়ণৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো নায়ক ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু কবিতা সুব্রহ্মণ্যমৰ কণ্ঠত এই গীতটি।

নায়ক ছবিখনৰ পৰা এই সুমধুৰ গীতটি শুনিলে এইবাৰ শুনাবলৈ লৈছো সুনিধি চৌহান আৰু হংসৰাজ হংসৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো ওম শান্তি ওম ছবিখনৰ পৰা বিশাল আৰু কে কেৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো সোনু নিগম আৰু শ্রেয়া ঘোষালৰ কণ্ঠত ওম শান্তি ওম ছবিখনৰ পৰাই আন এটি গীত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো ওম শান্তি ওম ছবিখনৰ পৰাই আন এটি সুমধুৰ গীত।

অ্যাপেক্স ব্যাংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দা মেনেজিং ডাইৰেক্টৰ দ্য আছাম কৰ্পৰেটিভ এপেক্স বেংক লিমিটেড ফাৰ্ষ্ট ফ্লৰ হেড অফিচ এইচ বি ৰোড পাণবজাৰ গুৱাহাটী পিন নম্বৰ 7,81,001 বিতং তথ্যৰ বাবে acabbank.in এই ৱেবছাইট চাব পাৰে। পুনৰবাৰ কৈছো, বিতং তথ্যৰ বাবে acabbank.in এই ৱেবছাইট চাব পাৰে। এয়াই শিক্ষণ প্ৰশিক্ষণ সংস্থান।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক হিন্দী আৰু ইংৰাজীত বাতৰি ৰিলে কৰা হ'ব দিল্লী কেন্দ্ৰৰ পৰা।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই লাভলীন নিগম।

0: বাবে বিখ্যাত হৈ পৰিছিল অসমৰ প্ৰতিটো চুকে কোণে। কোন এই পুত্ৰী? নাম তেওঁৰ কনকলতা। কনকলতা বৰুৱাৰ জন্ম হৈছিল তেতিয়াৰ দৰং জিলাৰ অন্তৰ্গত গহপুৰ মৌজাৰ বৰঙাবাৰীত 1924 চনৰ 22 ডিচেম্বৰ তাৰিখে বিখ্যাত দোলাকাষৰীয়া বংশত। তেখেতৰ পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম কনকেশ্বৰী বৰুৱা। সৰুতেই ঘাটমাউৰা হোৱা কনকলতা, ভায়েক ৰজনীকান্ত আৰু ভনীয়েক দেৱবালা, ককাক আইতাক আৰু খুৰাঘটৰ তত্বাৱধানতেই ডাঙৰ দীঘল হৈছিল। সেই সময়ৰ সমাজত মহিলাসকলৰ বাবে শিক্ষাৰ সুবিধা আছিল অতি কম। সেই কনকলতায়ো প্ৰাথমিক বিদ্যালয়ৰ মাত্ৰ তৃতীয়মান শ্ৰেণীলৈকে পঢ়িয়েই স্কুলীয়া শিক্ষা সাং কৰিবলগীয়া হৈছিল। অকণমানি কনকলতাক কিন্তু জীৱনৰ কোনো বাধাই স্তব্ধ কৰি ৰাখিব পৰা নাছিল। সৰল স্বভাৱৰ কনকলতাৰ মাত কথা বৰ শুৱলা আছিল। মাত্ৰ 3 বছৰ বয়সতে কনকলতাৰ সুৰীয়া মাতত ফুটি উঠা আইনাম, বিয়ানাম আৰু বিহুগীতে সকলোকে আচৰিত আৰু আকৰ্ষিত কৰিছিল। ভূঁই ৰোৱা, তাঁত বোৱা, ৰন্ধা বঢ়া আদি সকলো কামতে কনকলতা আছিল অতি পাৰ্গত। কোৱা হয়, আত্মচেতনাৰ পৰা জাগ্ৰত হয় ব্যক্তিচেতনাৰ, ব্যক্তিচেতনাৰ পৰা জাগ্ৰত হয় সামাজিক চেতনা। মানুহৰ জীৱন সংঘাতে, পৰিস্থিতি পৰিৱেশে ব্যক্তিৰ চেতনা জাগ্ৰত কৰে। ককা দেউতাকৰ মুখত মূলা গাভৰু, লাচিত বৰফুকন আদিৰ সাহসিকতাৰ কাহিনী শুনি কনকলতা ডাঙৰ হৈছিল আৰু শুনিছিল প্ৰায় 200 বছৰ ধৰি ভাৰতীয়ৰ ওপৰত ইংৰাজী কৰা শোষণ অত্যাচাৰৰ কথা, ব্ৰিটিছৰ বিৰুদ্ধে মণিৰাম দেৱানৰ বিদ্ৰোহৰ পৰিকল্পনা আৰু দেশৰ হকে তেখেতে কৰা মৃত্যুবৰণৰ কাহিনীয়ে কনকলতাৰ বুকুটো জাগ্ৰত কৰিছিল দুৰ্ভাৰ দেশপ্ৰেমৰ। কনকলতা ওলাই আহিছিল সেই সময়ত স্বাধীনতা আন্দোলনৰ ধুৱে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ত চুই গৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত আগবঢ়া এই আন্দোলনে ঠায়ে ঠায়ে বহু নেতাৰ সৃষ্টি কৰিছিল। সেয়া 1942 চনৰ কথা। সেই বছৰৰে 8 আগষ্টত বোম্বেত অনুষ্ঠিত হোৱা এখন সভাত গান্ধীজীয়ে ইংৰাজৰ ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰিছিল, যাৰ ফলত 9 আগষ্টত গান্ধীজীকে আদি কৰি বহুকেইজন বিখ্যাত কংগ্ৰেছী নেতাক চৰকাৰে বন্দী কৰিছিল। সমগ্ৰ দেশতে আন্দোলনৰ জোৱাৰ উঠিছিল। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোক একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিবলৈ সংকল্পবদ্ধ হৈছিল। অসমতো নেতৃস্থানীয় লোকসকলক বন্দী কৰিছিল। সেই সময়ত তেজপুৰত আন্দোলন চলাই নিয়াৰ দায়িত্ব লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। মহিলা দলৰ নেত্ৰী আছিল পুষ্পলতা দাস। ভাৰত ত্যাগ আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈ 20,000 লোকক লৈ গঠন কৰা হৈছিল শান্তি বাহিনী। সেই সময়ত জিলাৰ কাছাৰী ঘৰ আৰু গাঁও অঞ্চলত পুলিচ থানাবোৰ আছিল ব্ৰিটিছ ৰাজশক্তিৰ কেন্দ্ৰস্বৰূপ। সেয়েহে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাতে উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। ইয়াৰ বাবে কৰিম নাই বা মৰিম ধ্বনিৰে দীক্ষিত মৃত্যু বাহিনীও গঠন কৰিছিল। তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পুষ্পলতা দাসে মৃত্যু বাহিনীত যোগদানৰ বাবে কৰা আহ্বানক সঁহাৰি জনাই আগবাঢ়ি আহিছিল মাত্ৰ 18 বছৰীয়া কনকলতা। গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ মূল স্বেচ্ছাসেৱিকা আছিল কনকলতা আৰু তেখেতৰ সহযোগী আছিল মুকুন্দ কাকতি। 20 ছেপ্টেম্বৰ ৰাতিপুৱা ভায়েক ভনীয়েকহঁতৰ সৈতে জলপান গ্ৰহণ কৰাৰ সময়ত কনকলতাই ধেমালিতে কৈছিল, মই হয়তো জীয়াই জীয়াই আৰু উভতি নাহিবও পাৰো। হাতত কংগ্ৰেছৰ পতাকালৈ সমদলক নেতৃত্ব দি কনকলতা আগবাঢ়ি আহিছিল গহপুৰ থানা অভিমুখে। দৃঢ় উদ্দেশ্যলৈ আগবাঢ়ি অহা স্বাধীনতা সংগ্ৰামীসকলৰ থানাৰ দুৱাৰৰ সন্মুখত বাধা দিবৰ বাবে ৰৈ থকা চিপাহীসকলৰ সৈতে টনা আজোৰা লাগিছিল। কনকলতাই বাধা নামানি থানা চৌহদত প্ৰৱেশ কৰি পতাকালৈ উত্তোলন কৰিবলৈ চেষ্টা কৰি থাকোতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলী এৰিছিল। হাতৰ পতাকাখন ওপৰলৈ তুলি ধৰি কনকলতা মাটিত ঢলি পৰিছিল। কনকলতা পৰি যোৱাৰ লগে লগেই বন্দে মাতৰম ধ্বনিৰে মুকুন্দ কাকতিয়ে সেই পতাকা হাত পাতি লৈছিল, কিন্তু লগে লগেই মুকুন্দ কাকতিৰ শৰীৰো গুলীয়ে ভেদ কৰি গৈছিল। এই দুৰ্যোগৰ মাজতে মুকুন্দ কাকতিৰ হাতৰ পৰা পতাকা তুলি নি ৰামপতি ৰাজখোৱাই গহপুৰ থানাত পতাকা উত্তোলন কৰিছিল। জাতীয় চেতনা, দেশপ্ৰেম আদিৰ ধাৰণাই কনকলতাৰ বুকুত সৰুৰে পৰাই থিতাপি লৈছিল। সেইবাবে মাত্ৰ 18 বছৰ বয়সতে কনকলতা হৈ উঠিছিল সাহসী আৰু আত্মবিশ্বাসী। দেশপ্ৰেমৰ ভাৱে কনকলতাৰ বুকুত এনেকৈ শিপাই গৈছিল যে দেশৰ স্বাধীনতা ঘূৰাই অনাৰ বাবদ মৃত্যুবৰণ কৰিবলৈকো কনকলতাই কুণ্ঠাবোধ কৰা নাছিল। কনকলতাৰ ত্যাগে পুষ্পলতা দাস জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্তৰ কঁপাই গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই সেই লিখিছিল, ৪২ৰ পুৱা জ্বলিলে তেজৰ জুই, ক্ষুদ্ধ জনদেৱতা জাগিলে, জাগিলে ধৰ্ষিত দলিত আত্মা যি বা আছিল শুই, বিজুলী প্ৰাৱণী বিয়পি পৰিলে সেনানীৰ আহ্বান, পূবৰে পশ্চিমে ৰজন জনালে অগ্নি কবিৰ গান, তই হ সাজু হ নৱজোৱান, হুংকাৰি উঠিল মুক্তি যুঁজাৰু, ওলাই আহিল অসমী গাভৰু, মৃত্যু বিজয়ী গাঁৱৰ জীয়ৰী দীপ্ত কনক লতা, লুইতৰ পাৰৰ ৰণৰঙ্গিনী স্বদেশ মুক্তিব্ৰতা। কলংপুৰৰ কোলাত আছে গাঁও বৰঙাবাৰী, তাতে পুৰণিকলীয়া দোলাকাষৰীয়া বৰুৱা ঘৰৰ শাৰী, তাৰে এঘৰতে বুঢ়া ককাকেৰে আছিলে কনকলতা, পাটগাভৰু ছোৱালীজনী ন জীৱনৰ ন সপোনেৰে মনতে পুলকিতা, গাভৰুকালৰ সুৰৰ সপোন দেখি তাঁতৰ পাতত চানিকি বাচোতে পিছে দেখিলে এদিন কোনোবা কবিয়ে বাটে বাটে দেখো অগ্নিগানৰ জুই ফিৰিঙতি সিঁচে, সুৰৰ ফিৰিঙতি সিঁচি যাৱ তই কিহৰ বেজাৰ তোৰ, কি অহহনী ব্যথা জ্বলি উঠি ধৰিছে কালৰ মূৰ্তি ঘোৰ, গানে সুৰে মাথো গুমৰি উঠিল দেশ পদানত বুলি, মাতৃৰ কাৰণে তেজ দিব পৰা কোন কত আছ সোনকালে আহ, ভাৰতৰ শিকলি দিবলে খুলি, পুৱতিতে অহা অগ্নিকায়ক সন্ধিয়া গুচি গ'ল, তাৰ গান সুৰ ৰাতিৰ ৰাতিটো কনকলতাৰ সপোনত বাজি ৰল, হাঁহিমুখী সৌ পাত গাভৰুৰ নতুন কথাৰ ন ভাৱনাত মুখনি গহীন হল, পুৱতি উঠি কি মনতে ভাবিলে তাই, আমাৰ দেশৰ আজি একোতো নাই, সাত সাগৰৰ সিপাৰৰ পৰা কোনোবা এজন ইংৰাজ ৰজাই আমাৰ দেশ চলাই, গোলাম বিদেশীৰ আমি অসমীয়া, মোৰ কোষখিনি কোনে চুহি নিয়ে, মূৰ ভুকুৱাই সজোৱা বনোৱা মৰে, জীৱন উচৰ্গী দলে দলে গৈ আমি নমৰিলে কেনেকৈ দেশ তৰে, মনতে পাঙিলে দেশৰ কাৰণে জীৱন উচৰ্গিম, সময় আহিলে বুকুৰ তেজকো আজুলিৰে বাকি দিম। কনকলতা বৰুৱা আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ। কনকলতাৰ সাহসিকতাই অন্য স্বেচ্ছাসেৱকসকলকো আগবাঢ়ি অহাৰ বাবে প্ৰেৰণা দিছিল। দেশৰ হকে প্ৰাণকুট উচ্চজ্ঞান কৰা এই মহান বীৰসকলৰ মাজত পাট গাভৰু কনকলতাৰ নাম চিৰযুগমীয়া হৈ ৰব। কনকলতাৰ দুৰ্বাৰ সাহস, মনোবল আৰু গভীৰ দেশপ্ৰেম আদৰ্শ হৈ ৰব দেশৰ প্ৰতিগৰাকী নাগৰিকৰ।
1: শ্ৰোতাসকলে ইমান পৰে উপাসনা শৰ্মাৰ কথিকা কনকলতা শুনিলে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সংস্কৃতত বাতৰি, ৰিলে কৰা হ'ব দিল্লী কেন্দ্ৰৰ পৰা।
1: ইয়ম আকাশবাণী সম্প্ৰতি বাৰ্তাঃ শ্ৰূয়ন্তাম প্ৰবাচকঃ পুনীত ত্ৰিপাঠী। आदौ मुख्य वार्ताः। पश्चिम बंगे भाजपा नेतृत्वे सर्वकारेण प्रथमं पूर्णं अर्थसंकल्पनापत्रं उपस्थापितं, यस्मिन् सामाजिक कल्याणं आधारभूत संरचना विकासं आजीविका सृजनं समेत्य अनेकाः महिला केन्द्रित योजनाः सन्ति घोषिताः।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: বছৰত আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
2: সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ, ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গুৰুত্ব আৰোপ, আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃতি, কামাখ্যাধামত দেশ বিদেশৰ ভক্তৰ ভিৰ আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰত ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। এতিয়ালৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত আজি মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে 3 বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মনপচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
1: ৰাজহুৱা খবৰবিলাক পাই থাকো, একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং লবৰ কাৰণে, মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপ। মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
0: বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপ যোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব, বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকীয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনাবিহি চৰকাৰক হলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ'ব লাগিব বুলি তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত GPS লগোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্ৰেকিং কৰি থাকিব বুলি উল্লেখ কৰা হয়। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি ভাৰ্চুৱেল ব্যৱস্থাযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিষ্টেকৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। তদুপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম কাৰ্যসূচীৰ অধীনত অইল পাম খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত বোকাখাটৰ বিভিন্ন প্ৰান্তৰ গাহৰি পালনত নিয়োজিত 42টা আত্মসহায়ক গোট আৰু হাঁহ কুকুৰা পালনত নিয়োজিত 9টা সহ মুঠ 51টা আত্মসহায়ক গোটৰ সদস্যক প্ৰশিক্ষণ দিয়া হয়। এই পদক্ষেপে আত্মসহায়ক গোটৰ সদস্যসকলক গাহৰি হাঁহ কুকুৰা পালনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আনকো এই দিশত বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: অনুষ্ঠিত হৈছে আৰু একো একোটা আত্মসহায়ক গোটে এপ্ৰক্সিমেটলি 2,50,000 লাভ কৰিছে। 51টা গোট আছে, আগতে কিছু গোটে পালে, প্ৰায় 391টামান গোটে আগতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ উৎসাহ দেখি উৎসাহিত হৈছো আৰু সকলোকে কৈছো যাতে এই ধনৰাশিৰ সদ ব্যৱহাৰ যাতে হয়। তেওঁলোকে গাহৰি পুহিলে ভালকৈ বায়ো চিকিউৰিটিৰ কথাটো মনত ৰাখিব লাগিব, মুৰ্গী পুহিলে খাই পেলালেতো নহব, তেনেধৰণে যিখিনি যত্ন ল'ব লাগে তেনেধৰণে কৰিব লাগিব আৰু ব্যৱসায়িক মনোবৃত্তি লৈ তেওঁলোকে কাম কাজ কৰিব লাগিব।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদান কৰে। একেদৰে অভিযুক্ত পক্ষৰ অধিবক্তাই অভিনেতা শৰ্মাক প্ৰতিজেৰা কৰে। ইয়াৰ মাজতে ছিংগাপুৰত থকাৰ সময়ত জুবিন গাৰ্গৰ বিভিন্ন ভিডিঅ' অভিযুক্ত শ্যামকানু মহন্তই সংবাদ মাধ্যমৰ আগত সেই সময়ত দিয়া সাক্ষাৎকাৰ সাক্ষী ৰবি শৰ্মাক প্ৰদৰ্শন কৰা হয়, কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ভিডিঅ' ফুটেজ সাক্ষীৰ আগত প্ৰদৰ্শন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ'ল। তদুপৰি সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈও আদালতে অভিনেতা ৰবি শৰ্মাক প্ৰতি জেৰাৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে অপৰাধ অনুসন্ধান শাখাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি আদালতত পেন ড্ৰাইভ, কম্পিউটাৰসহ আন ইলেক্ট্ৰনিক সঁজুলিত ভিডিঅ' ফুটেজ জমা দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে মৃদুস্মিতা শৰ্মাই।
3: আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচী মেলা উপলক্ষে বিধায়ক বিজয় গুপ্তাই আজি কালিপুৰত অমৃত ভাণ্ডাৰ মুকলি কৰে। ইয়াৰ জৰিয়তে ভক্তৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰা হৈছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত আজিৰে পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত বিজেপিৰ কৃষক মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যই এইদৰে কয়।
4: দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহিছে, বিশেষকৈ কামাখ্যা মন্দিৰ মা সেৱা কৰিবৰ কাৰণে। এই সময়ত আমাৰ অগণন ভিৰ হয়, সেইকাৰণে ভক্তসকলক খোৱাৰ কাৰণে আমাৰ ভূতনাথ কালী মন্দিৰে যি ব্যৱস্থা কৰিছে তাতে ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যকৰ্তাসকলে সহযোগ কৰিছোঁ। সঁচাকৈ এটা উগল থুগল পৰিৱেশ, ভক্তসকলক আমি এবাৰ ভোজন কৰিব বিচাৰিছোঁ আৰু সেই ভোজনৰ অন্তত আমি 12টা বজাৰ পৰা আজি দিনৰ 12টা বজাত, ৰাতি 8টা বজাত আৰু প্ৰত্যেকদিনে 12টা বজাত 22 তাৰিখৰ 25-26 তাৰিখলৈকে কণ্টিনিউ চলি থাকিব। আমাৰ প্ৰশান্ত চৌধুৰী ডাঙৰীয়া আমাৰ লগত আছে, তেখেতৰ অনুপ্ৰেৰণাত আমি তেখেতে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাকো সহযোগ কৰিবলৈ দিছে আৰু মন্দিৰ কমিটিও দিছে। গতিকে আমাৰ ভাল লাগিছে যে ভক্তসকলে যেন আহি পেলাই মা সেৱা সেৱা কৰি পেলাই এখন অন্নৰ মুঠি খাই পেলাই যে অসমৰ পৰা যাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে।
3: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনাৰ কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। কেবিনেট মন্ত্ৰী চৰণ বড়োৱে আজি ওদালগুৰি জিলাৰ ডিমাকুচিত ডিমাকুচি পানেৰী টংলা কলাইগাঁও মঙলদৈ সংযোগী গ্ৰীণ বাছ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম কৰাৰ লগতে সাধাৰণ ৰাইজৰ সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিধায়ক বিকন চন্দ্ৰ ডেকা, মহেশ্বৰ বড়ো, BTCৰ কাৰ্যবাহী সদস্য লুংশ্ৰাও দৈমাৰী, পাৰিষদ দিগন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত কাইলৈৰ পৰা 3 দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1 গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকল প্ৰশিক্ষণ আগবঢ়াব। বাতৰিৰ পৰৱৰ্তী অংশ শুনক সংগীতা শৰ্মাৰ পৰা।
0: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত অৱস্থাত আছে। খৰস্ৰোতা চিলে নৈৰ বাঢ়নী পানীত বাট পথ, ঘৰ দুৱাৰকে ধৰি বিস্তৃত কৃষিভূমি জলমগ্ন হৈছে। চিলে নৈৰ বাঢ়নী পানীয়ে ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ অঞ্চলৰ অধিকাংশ বাট পথ, ঘৰ দুৱাৰ, চৌহদ বানত ডুব যোৱাত স্থানীয় ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা তথা যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান বানৰ কবলত পৰাত শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে পোহনীয়া জন্তুৰ মাজতো উপযুক্ত বাসস্থানৰ লগতে খাদ্য সংকটে দেখা দিছে। বৃহত্তৰ অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি বানত ডুব যোৱাত বিস্তৰ ক্ষতি হৈছে। মিচিং মালভোগ গাঁৱত চিলে নৈৰ ওপৰত কিছুমাহ পূৰ্বে নিৰ্মাণ কৰা শৈল বান্ধটো বাঢ়নী পানীৰ চাপৰ ফলত ছিঙি যোৱাৰ আশংকাই স্থানীয় ৰাইজক উদ্বিগ্ন কৰি তুলিছে। এই অসুবিধাৰ পৰা হাত সাৰিবলৈ বান্ধটো মজবুত কৰাৰ উদ্দেশ্যে স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ নিৰ্মূল কৰাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে জিলাখনৰ গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিছে। জিলাখনৰ পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয়ৰ এটা দলে এই ৰোগৰ লক্ষ্য সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে চিকিৎসা পদ্ধতি সম্পৰ্কে সজাগ কৰে। এই ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ বিশেষজ্ঞ দলটোৱে আহ্বান জনায়। উল্লেখযোগ্য যে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক ৰাজ্য চৰকাৰে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে 1,00,000 টকাৰ চিকিৎসা সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা ভাংকুভাৰত অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ সোৱাদ লাভ কৰে। ইয়াৰ পূৰ্বে কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচৰ এখন খেল 2-2 ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ। ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল।
5: नमस्कार, आकाशवाणी समाचार के साथ मैं करिश्मा राय। शिवसेना नेता और महाराष्ट्र के उपमुख्यमंत्री एकनाथ शिंदे ने आज घोषणा की कि शिवसेना उद्धव ठाकरे गुट के 6 लोकसभा सांसद उनकी पार्टी शिवसेना में शामिल हो गए हैं। मुंबई में संवाददाताओं से बातचीत में श्री शिंदे ने सांसद संजय दीना पाटिल, संजय देशमुख, संजय जाधव, भाऊ साहेब वाकचौरे, नागेश पाटिल अष्टिकर और ओम प्रकाश

0: rescue and relief operations. He said those found responsible for the incident would face strict action. President Draupadi Murmu, Vice President C.P. Radhakrishnan and Prime Minister Narendra Modi expressed grief of the loss of lives in the fire mishap in Lucknow. In a social media post, the President said that death of people in the horrific fire accident is extremely heartbreaking. She expressed condolences to the bereaved families and prayed for the swift recovery of the injured. Vice President also paid condolences to the bereaved families and prayed for the swift recovery of the injured. Prime Minister Narendra Modi today expressed grief over the loss of lives in a fire mishap in Lucknow at Uttar Pradesh. In a social media post, he announced an ex gratia of 2 lakh rupees from Prime Minister National Relief Fund to the next of kin of each deceased. The injured will be given 50,000 rupees. Prime Minister Narendra Modi today said that the changes that have taken place over the past 12 years have succeeded in strengthening people's faith in governance and administration. Prime Minister said this while sharing an article written by Union Minister of Commerce and Industry Piyush Goyal in a social media post. The BJP-led West Bengal government today presented its first full budget for 2026-27 with a strong focus on social welfare, infrastructure development and employment generation. The budget also announces several women-centric initiatives. Presenting a deficit budget of 6,070 crore rupees, Finance Minister Swapan Dasgupta described it as a roadmap for building a developed Bengal. He said the state's outstanding debt has crossed 8 lakh crore rupees, making financial discipline a key priority. The government also proposed a 20% additional hike in dearness allowance for government and semi-government employees, teachers and teaching staff. Shiv Sena leader and Maharashtra Deputy Chief Minister Eknath Shinde announced that 6 Lok Sabha MPs from the Shiv Sena UBT faction have joined the Shiv Sena. Addressing a press conference in Mumbai, Mr. Shinde welcomed the MPs Sanjay Dina Patil, Sanjay Deshmukh, Sanjay Jadhav, Bhav Saab Wakchaure, Nagesh Patil Astikar and Om Prakash Raje Nimbalkar into the party. The two-day BRICS National Security Advisors meeting began in New Delhi today. The meeting, being chaired with the National Security Advisor Ajit Doval, brings together security chiefs from the bloc's 11 member countries. These include India, Brazil, China, Egypt, Ethiopia, Indonesia, Iran, Russia, Saudi Arabia, South Africa, and the UAE. The discussion includes the rapidly evolving nature of national security challenges, as well as the role of new technologies in emerging security threats. UK Prime Minister Keir Starmer has announced his resignation from the post and as the leader of the Labour Party, ending his tenure at the Downing Street amid growing internal pressure from his own party. Delivering his resignation statement, Mr. Starmer recalled his arrival at Downing Street 2 years ago as the proudest moment of his life.
1: Every decision I've taken has been about putting the country I love first. That is why I will resign as leader of the Labour Party. I have spoken to His Majesty the King this morning to inform him of my decision. In the case of a contest, this will ensure a new leader is in place before Parliament returns in September. I will remain in post as Prime Minister until the contest is complete.
0: In the FIFA World Cup 2026, Argentina will take on Australia in the Group J fixture tonight at Arlington in the US. The match will begin at 10:30 p.m. Indian Standard Time. And that is the end of this news bulletin.
2: বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয় বিদেশ মন্ত্ৰীৰ সৈতে ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। চি আই এছ এফৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়ৰ বিদেশ মন্ত্ৰী বটছেটছেগ বদমুংখক সাক্ষাৎ করে। সামাজিক মাধ্যমৰ এটা বার্তাত ডঃ জয়শঙ্করে কয় যে দুয়োগৰাকী নেতাই ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বিভিন্ন উন্নয়নমূলক প্রকল্প, সামৰ্থ বৃদ্ধি, শিক্ষা, সংস্কৃতি, সুৰক্ষা আদি ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। এই বৈঠকৰ সময়ত নেতা দুগৰাকীয়ে ভাৰত আৰু মংগোলীয়ত খনি, স্বচ্ছ শক্তি আৰু কৃষি প্ৰসংস্কৰণ আদি খণ্ডত ন ন সম্ভাৱনাৰ বিষয়েও বিশদভাৱে আলোচনা কৰে। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰ দক্ষিণ কোৰিয়ালৈ যাব। ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিদেশ মন্ত্ৰী চো হিউনৰ সৈতে আলোচনাত মিলিত হ'ব। অহা বৃহস্পতিবাৰে ডঃ জয়শংকৰে শান্তি আৰু সমৃদ্ধিৰ জেজু মঞ্চত মূল ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে আজি দেশৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এছ এফৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে বাহিনীটোৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি চি আই এছ এফৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এই কথা উল্লেখ কৰে। তেওঁ বাহিনীটোৰ প্ৰজেক্ট মেন শীৰ্ষক অভিযানৰো প্ৰশংসা কৰে। এই অভিযানৰ অধীনত বাহিনীটোৰ বিষয়া জোৱান তথা পৰিয়ালৰ লোকসকলক মানসিক স্বাস্থ্য অটুট ৰখাৰ পৰামৰ্শ প্ৰদান কৰা হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বাহিনীটোৰ লোকসকলৰ কল্যাণৰ বাবে আয়ুষ্মান চি এ পি এফ নামৰ নগদবিহীন স্বাস্থ্য সেৱা সুবিধাকে ধৰি ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে 130 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। কাৰ্যসূচীত বাহিনীটোৰ শ্বহীদ বিষয়া জোৱানৰ পৰিয়াল বৰ্গলৈ ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনিৰ অধীনত 1 কোটি টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। নিলাম প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা অধিক সহজ, স্বচ্ছ আৰু উপযোগী কৰি গঢ়ি তোলাৰ বাবে এই পৰ্টেলটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহ, সংশ্লিষ্ট পক্ষ আৰু নিলাম প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম কাজসমূহক এখন ডিজিটেল মঞ্চৰ সুবিধা প্ৰদান কৰাৰ বাবে এই পৰ্টেলটো উল্লেখযোগ্য হিচাপে পৰিগণিত হ'ব। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই কাৰ্যসূচীত সমবায় মন্ত্ৰী শ্ৰীশ্বাহে সংস্থাটোৰ সৈতে জড়িত ডিজিটেল আৰু কৃষক কেন্দ্ৰিক ভালেমান পদক্ষেপ মুকলি কৰিব। ইয়াৰ ভিতৰত কৃষকৰ শিশুৰ বাবে নেফেড কল্যাণ জলপানী, মাহজাতীয় আৰু তৈলজাতীয় শস্যৰ ব্যৱস্থাপনা তথা প্ৰতিষ্ঠানসমূহৰ উৎসৰ পৰিকল্পনা সুদৃঢ়কৰণৰ বাবে দৃষ্টি নামৰ এটা পৰ্টেল মুকলি কৰা হ'ব। ইয়াৰ পাছত শ্ৰীশ্বাহে সংস্থাটোৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰিব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ ভ্ৰমণৰ সময়ত এই সংস্থাটোৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত দিয়া নীতি নিৰ্দেশনা আৰু সংস্থাটোৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত শ্ৰীশ্বাহক সবিশেষ অৱগত কৰোৱা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল আমিৰ বাৰামক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীবাৰামে তেওঁক ভাৰত ইজৰাইল বিশেষ কৌশলগত অংশীদাৰিত্বৰ অধীনত দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ বাবে দেশখনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে অৱগত কৰে। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে গুৱাহাটীৰ পৰা সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। তেওঁ কয় যে গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। এই ঘটনাত আন কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ঘটনাত মৃত্যু হোৱা ছাত্ৰ ছাত্ৰীসকল 16-18 বছৰ বয়সৰ। তেওঁ কয় যে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া ততালিকে ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান চলাই আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ কাৰণ উদ্ঘাটন কৰাৰ লগতে উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান আৰু অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিছে। তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ী লোকসকলক ৰেহাই দিয়া নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই শোকাবহ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত 2 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। আনহাতে ঘটনাত আঘাত

0: প্ৰাপ্তসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ সাহায্য প্ৰদানৰ কথাও তেওঁ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইনী পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ন্যায়ৰ সুচলতাক উদগনি দি জনসাধাৰণৰ বাবে ৰাজহুৱা সেৱাসমূহ অধিক সুলভ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত আলোকপাত কৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত শ্ৰীমেঘৱালে কয় যে ন্যায়িক প্ৰতিষ্ঠানসমূহে জনসাধাৰণৰ বাবে এখন সেতু হিচাপে সেৱা আগবঢ়াই আহিছে যিয়ে অংশীদাৰসকলক ন্যায়ৰ প্ৰতি বিশ্বাস আৰু সামূহিক কল্যাণৰ সৈতে জড়িত মনোভাৱ বিকাশৰ ক্ষেত্ৰত সহায় কৰে। মন্ত্ৰীগৰাকীয়ে শক্তিশালী ন্যায় ব্যৱস্থাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয় যে এনেধৰণৰ ব্যৱস্থাই কেৱল ন্যায় প্ৰদান কৰাই নহয় বৰং জনসাধাৰণৰ বাবে জীৱন ধাৰণৰ সুচলতা সুনিশ্চিত কৰা উচিত। তেওঁ কয় যে টেলি ল আৰু ন্যায় বন্ধুৰ দৰে সেৱাসমূহে জনসাধাৰণৰ বাবে ন্যায় লাভৰ প্ৰক্ৰিয়াটো সহজ আৰু সুলভ কৰি তুলিছে। তেওঁ লগতে কয় যে ডিজিটেল আৰু অন্যান্য আন্তঃগাঁথনিৰ উন্নীতকৰণে অধিবক্তা আৰু ন্যায়াধীশসকলৰ বাবে কাম কৰাৰ সুচলতা অধিক বৃদ্ধি কৰিছে। শ্ৰীমেঘৱালে কয় যে ভিডিঅ' কনফাৰেন্সিং, ভাৰ্চুৱেল আদালত আৰু আদালতৰ কাম কাজসমূহৰ পোনপটীয়া প্ৰচাৰ আদিৰ লেখীয়া উদ্যমে ন্যায় ব্যৱস্থাক জনসাধাৰণৰ অধিক ওচৰ চপাই নিছে। নতুন দিল্লীত অনুষ্ঠিত ষষ্ঠদশ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা বৈঠকত ভাগ লোৱাৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে ইৰাণৰ প্ৰতিৰক্ষা দপ্তৰৰ উপসচিব ঘাদিৰ নিজামিপৌৰক আজি সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰে জানিবলৈ দিয়া অনুসৰি দুয়োপক্ষই পশ্চিম এছিয়াত বৰ্তমান অব্যাহত থকা পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ব্ৰিক্ছ মঞ্চৰ অধীনত সহযোগিতা তথা ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। শ্ৰীডোভালে লগতে কয় যে ইথিঅপিয়াৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা আৰু সুৰক্ষা সেৱাৰ কাৰ্যবাহী সঞ্চালক মিলিয়ন লেমা তাদেশকো তেওঁ সাক্ষাৎ কৰে। সাক্ষাৎকালত ভাৰত আৰু ইথিঅপিয়াৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় আৰু সমৃদ্ধ কৰাৰ বাবে তেওঁলোকে আলোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হবলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে আজি পুৱা ভাংকুভাৰত অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা জয়ৰ সোৱাদ লাভ কৰে। ইয়াৰ পূৰ্বে কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচৰ এখন খেল 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। চি আই এছ এফৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হবলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: বাতৰি পিছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আজি ষ্টুডিঅ'ত আছো মই ৰুজি মুদৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো যুৱ সাহিত্য অনুষ্ঠানটি। অনুষ্ঠানটিত কবিতা আবৃত্তি কৰিব বনদীপ শৰ্মাই আৰু গল্প পাঠ কৰিব মাৰ্জিতা বৰুৱাই। অনুষ্ঠানটিৰ আগ ধৰিব ভাৰ্গৱ কলিতায়।

নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত আমি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত চিনাকি হৈ তেখেতসকলৰ গল্প, কবিতা আদি আমি আপোনালোকক শুনোৱাৰ দিহা কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিতো তেনে দুগৰাকী অতিথি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

0: ছাত্রী মার্জিতা বৰুৱা
1: নমস্কাৰ
0: আৰু আনগৰাকী হৈছে নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ বন্দী ফৰ্মা
2: নমস্কাৰ
0: দুয়োগৰাকীকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ প্ৰথমে মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ মার্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ
1: হয় মই আপুনি ইতিমধ্যে ক'লে মই গুৱাহাটী মেডিকেল কলেজত বৰ্তমান MBBS পাঠ্যক্ৰমৰ ছাত্ৰী আৰু মোৰ ঘৰ নলবাৰী চক বজাৰ মই দশম শ্ৰেণীলৈকে নলবাৰীতে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত পঢ়িছিলোঁ আৰু তাৰপিছত একাদশ দ্বাদশ শ্ৰেণী মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী গুৱাহাটীত কৰিছিলোঁ আৰু যদিও এই গোটেই মোৰ প্ৰায় প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মই CBSE পাঠ্যক্ৰমৰ অন্তৰ্গতই আছিলোঁ তথাপিও কিন্তু এই সাহিত্য অসমীয়া সাহিত্য জগতৰ লগত মোৰ যি ভাল পোৱা তাৰ বাবে হয়তো অৱদান বুলি মই ক'বলৈ গ'লে মোৰ পৰিয়ালক কথাই ক'ব লাগিব এতিয়া আমাৰ যিহেতু MBBS পাঠ্যক্ৰমটো বহুত বেছি বহল তথাপি তাৰ মাজতে চেষ্টা কৰোঁ অকণমান সাহিত্যৰ সৈতে জড়িত হৈ থাকিবলৈ
0: হয় নিশ্চয় এইবাৰ মই বন্দী ফৰ্মাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ
2: নমস্কাৰ মই বন্দীপ শৰ্মা নলবাৰী মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ সন্মাসিকৰ ছাত্ৰ মোৰ ঘৰ নলবাৰী জিলাৰ বৰভাগ অঞ্চলত সৰুৰে পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া হেতুকে যেতিয়া আমাক প্ৰাচীৰ পত্ৰিকাসমূহ প্ৰস্তুত কৰিবলৈ দিছিল তেতিয়া কেনেবাকৈ নিজৰ অজ্ঞাতে সাহিত্যৰ ফালে গতি কৰিছিলোঁ হয়তো কেতিয়াবা ছবি আঁকিছিলোঁ নহ'লে ছাৰ বাইদেউসকলে দিয়া সাহিত্যৰ জড়িত কামখিনি কৰিছিলোঁ তেনেকৈ সাহিত্যৰ ফালে এটা এটা ধাপত আগবাঢ়ি যোৱা গ'ল যেতিয়া নলবাৰী মহাবিদ্যালয়ত পঢ়ি থলোঁ এখন ডাঙৰ পথাৰ বুলিয়ে কৈছোঁ সাহিত্যৰ পথাৰৰ লগত সাক্ষাৎ হ'লোঁ নিজৰ জ্যেষ্ঠ অগ্ৰজ কনিষ্ঠ বা শিক্ষাগুৰুসকলৰ পৰা অনুপ্ৰাণিত হ'লোঁ তেওঁলোকক ভাল ভাল সাহিত্যৰ লগত জড়িত হোৱা বা সৃষ্টি কৰা দেখিলোঁ নিজে ক'ৰবাত কেনেবাকৈ অনুপ্ৰাণিত হোৱা দেখা গ'ল এনেকৈ সাহিত্যৰ মাজত মাজে মাজে সোমাই থাকি ভাল পাওঁ
0: নিশ্চয়কৈ আমাৰ আচলতে সাহিত্যৰ ক্ষেত্ৰত জড়িতসকলৰ লগত সাধাৰণতে এটা কথা হয় যে আমি যেতিয়া মহাবিদ্যালয় বা বিদ্যালয়ত বিভিন্ন ধৰণৰ আমি আলোচনী বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ সংস্পৰ্শলৈ আহোঁ আমাৰ সেই ক্ষেত্ৰত আমাৰ আগ্ৰহ বাঢ়ে আৰু আমি এটা লাহে লাহে পৰিপক্কতা লাভ কৰিবলৈ সক্ষম হওঁ প্ৰিয় শ্ৰোতা আজিৰ অনুষ্ঠানলৈ মার্জিতা বৰুৱাই গল্পৰ সম্ভাৰলৈ আহিছে আৰু বন্দী ফৰ্মা আমাৰ মাজলৈ আহিছে একোকী কবিতাৰ সম্ভাৰলৈ মই মার্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ আপুনি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেদৰে জড়িত হৈছিল
1: হয় ইতিমধ্যে মই কৈছোঁৱে যে মই দশম শ্ৰেণীলৈকে তাৰপিছত একাদশ দ্বাদশ শ্ৰেণীও মই CBSE পাঠ্যক্ৰমতে মোৰ পঢ়া শুনা হৈছে আৰু ইংৰাজী মাধ্যমতে পঢ়া শুনা হৈছে তথাপিও সাহিত্যৰ প্ৰতি যি আকৰ্ষণ মোৰ আছে সেই আকৰ্ষণৰ আঁৰত কিন্তু মোৰ পৰিয়াল আছে কাৰণ সৰুৰ পৰাই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই আমি মোৰ ঘৰ নলবাৰীত বুলি মই কৈছোঁ ইতিমধ্যে মানে সেই সৰুৰ পৰা আমাৰ এটা নিয়ম নিচিনা হৈ গৈছিল যে অসম গ্ৰন্থমেলা গুৱাহাটীত হোৱা অসম গ্ৰন্থমেলালৈ আমি যামেই প্ৰতি বছৰে পাৰিলে দুবাৰ অহা হয় প্ৰতি বছৰে কিন্তু এবাৰ অহাটো মানে নিশ্চিত আৰু এটা নিয়মৰ নিচিনা হৈ পৰিছিলে গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশত যেতিয়া ডাঙৰ দীঘল হৈছোঁ বা মা দেউতাক মোৰ মায়ে লিখা মেলা কৰে মোৰ দেউতা যদিও গণিত বিষয়ৰ তেখেত অধ্যাপক আছিলে এতিয়া অৱসৰপ্ৰাপ্ত তথাপিও সেই পৰিৱেশটো ঘৰত পাইছিলোঁ আৰু কোৱাই হয় হোমেন বৰগোহাঁই ছাৰেও কৈছিলে যে কিতাপৰ মাজত থাকিলে এনেই সেই আগ্ৰহটো আহি যায় যদি কিতাপ চাৰিওপিনে কিতাপে থাকে গতিকে মানে কোনো প্ৰশ্নই নুঠে হাতত তুলি নোলোৱাত আৰু তেনেকৈ ভাবোঁ সাহিত্যৰ প্ৰতি অকণমান আগ্ৰহী হ'লোঁ কিন্তু তাৰ মাজতে ক'ব লাগিব যে ইমান বহুত বেছি সাহিত্য চৰ্চা কৰাৰো আমাৰ সময় নহয় যিহেতু কৈছোঁ MBBS পাঠ্যক্ৰমটো বহুত বহল তাৰে মাজতে তেনেকৈ সময় পালে কিতাপ এখন হাতত তুলি লওঁ আৰু
0: হয় আচলতে ঘৰখন হৈছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰতো কঠীয়াতলীৰ দৰে আৰু আপুনি সেই যি পৰিৱেশ ঘৰখনত খুব সুন্দৰকৈ সৰুৰ পৰা পাইছে নহয় আৰু বন্দী ফৰ্মাৰ ক্ষেত্ৰত ঘৰখনৰ পৰা কেনেকুৱা ধৰণৰ আপুনি বাতাবৰণ লাভ কৰিছিলে
2: হয় মই ক'ব ভাল পাম মোৰ ঘৰখন কৃষি পশু লগতে শিক্ষাৰ এখন সমাহাৰ মোৰ পিতৃ মাতৃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছিল তেওঁলোক বৰ্তমান অৱসৰপ্ৰাপ্ত মোৰ মাতৃ বৰ্তমান মোৰ লগত নাই তেওঁৰ যোৱাটো বৰ্ষত মৃত্যু ঘটিছে সেই দুখ বা সেই বেদনাখিনি ক'ৰবাত মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ আৰু যদি মই মোৰ সেই হাইস্কুলীয়া দিন বা উচ্চতৰ মাধ্যমিকৰ দিনলৈ উভতি যাওঁ দুটা কবিতা আছিল আপোনালোকেও নিশ্চয় পঢ়িছে হয়তো নিৰ্মল বৰদলৈৰ কৰুণতম কবিতাটো আৰু হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটো সেই দুটা কবিতা পঢ়াৰ পিছত ক'ৰবাত এনেকুৱা ভাৱ হ'ল যে আমিও দেখোন কবিতা লিখিব পাৰোঁ আমাৰ লিখাৰ ধৰণটো দেখোন কবিতাৰ লগত মিলে সেই বস্তুখিনিয়ে মোক মানে ক'ৰবাত প্ৰভাৱান্বিত কৰিলে। তাৰ আগত মানে কি আছিল, কবিতা বুলি ক'লে এটা ছন্দ লয়, ছন্দ আৰু লয় ভাঙিও যে কবিতাৰ এটা শৰীৰ সৃষ্টি কৰিব পাৰি, সেই কবিতা দুটাই মোক আচলতে শিকালে। তাৰ পৰা নিজেই অলপ চলপ শিকি আছোঁ, লিখি আছোঁ, সেইখিনি আৰু।
0: হয়, নিশ্চয়কৈ পঢ়াৰ অভ্যাস বা বিভিন্ন ধৰণৰ কবিতাৰ লগত আমি যেতিয়া পৰিচয় ঘটে আমাৰ, সেই কবিতাসমূহে আমাৰ কবিতা লিখিব বিচৰাসকলক অনুপ্ৰাণিত কৰে। আজিৰ অনুষ্ঠানৰ প্ৰথমতে আপুনি যিহেতু আমাৰ অনুষ্ঠানলৈ কবিতাৰ সম্ভাৰ লৈ আহিছে, আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ। কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কোনবিলাক বিষয়ক লৈ বিশেষকৈ কবিতা লিখিবলৈ যত্ন কৰে?
2: আপুনি এটা শব্দ কৈছে, কবিতা লিখিবলৈ যত্ন কৰোঁ বুলি। সেইদিনা আচলতে অসমৰ কোনোবা এজন বিখ্যাত কবিয়ে কৈছিল, মই এই মুহূৰ্তত নামটো পাহৰিছোঁ, কবি চিৰস্থায়ী নহয়, কবিতাই চিৰস্থায়ী। মানে যিকোনো সৃষ্টি চিৰস্থায়ী, স্ৰষ্টা চিৰস্থায়ী নহয়। গতিকে অসমৰ বিভিন্ন কবি, সন্মানীয় নীলমণি ফুকন ছাৰ, আমাৰ প্ৰিয় হীৰুদা বুলিয়ে কৈছোঁ, সেইসকলৰ কবিতা পঢ়া যায় বা সৰুতে পঢ়াৰ সৌভাগ্য হৈছিল। গতিকে আৰু বৰ্তমান বিভিন্ন কাকত আলোচনীত কবিতা পঢ়োঁ, যিহেতু কবিতা পঢ়াটো এটা চখ, ভাল পাওঁ, বা আৰু ক'ৰবাত এটা কবিতাৰ প্ৰতি টান আছে বুলি ক'ব পাৰি অন্য সাহিত্যতকৈ। সমাজত ঘটি থকা বা কাল্পনিক বস্তুৰ মাজতো এটা বাস্তৱ ঘটনাক মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ বা নিজেও সেইটো আনৰ পৰা বিচাৰোঁ। গতিকে তেনেধৰণৰ এটা কবিতাই মই প্ৰথমতে পাঠ কৰিবলৈ ওলাইছোঁ, যিহেতু মই নলবাৰী জিলাখনক প্ৰতিনিধিত্ব কৰোঁ। নলবাৰীক লৈ এটা কবিতা। নৈত ডুব যোৱা কাহিনী। পাগলাৰিয়াৰ কুলুকুলু শব্দই লৈ যায় মোক মোৰ সপোনৰ পলসলৈ, মোৰ অন্তৰত জিৰাই এখন ৰণচণ্ডী পাগলাদিয়া। পাগলাদিয়াৰ কহুৱাই কহৰিয়াই এজাক বতাহ, নামজাৰ, তৈলুক্য ৰঘুনাথ, গিৰি ইত্যাদি। পাগলাদিয়াত গা ধোৱা চৰাইটোৱে ঠোঁটত লৈ যায় এধানী মাহীৰ হাঁহি। পাগলাদিয়াই শব্দ কৰে কেতিয়াবা কেতিয়াবা, তাতেই লুকাই থাকে মোহন ভাইৰাৰ চাপৰ কিম্বা দীপক শৰ্মাৰ বাহী। পাগলাদিয়াই উশাহ ল'লে শুনা যায় কলাগুৰু আৰু তিৰাশীৰ ধ্বনি। বেলসৰৰ ঘৰে ঘৰে কয় বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। পাগলাদিয়াই কথা আৰু কবিতা ক'লে আমি শুনো সেই নদী নিৰৱধি আৰু সেউজী সেউজী। দ্বিতীয়টো কবিতা, শেহতীয়াকৈ লিখা এটা কবিতা। কবিতাৰ শিৰোনাম পোক। কুচি মুচি শুই থকা মোক দেখি জেকা লগা পিৰালিৰ কুকুৰটোৱে ভাবে আমাৰ ৰেচন তন্ত্ৰ, মুক্তি, তুলসী আৰু ইহঁতৰ পৃথিৱী। চাৰিওফালে বিয়পি পৰিল পোক, পৃথিৱীৰ খোলাটোত অজস্ৰ পোকৰ কিৰিলি। সেয়েহে মূৰৰ খোলাটোত অজস্ৰ বাম আৰলি। চৰাইৰ ভিতৰত লৈ ফুৰা পোকটো ভূমিষ্ঠ হ'ল, পোকৰ মগজুত পোক সোমাল, সি ফুটি ওলোৱা জৰায়ুটো সময়ত পোক হ'ল। কথাবোৰত পোক লাগিল, সেয়েহে সিদ্ধান্তবোৰত পোকে খালে, ফলত ভিতৰৰ পোকটোক আকৌ লুকুৱাই থোৱা হ'ল, সি আকৌ পোক বিচাৰি গ'ল।
0: হয়, খুব সুন্দৰ। আপুনি বিশেষকৈ প্ৰথমটো কবিতাত নলবাৰীৰ বিভিন্ন দিশৰ মানুহৰ পৰিচয় তথা নলবাৰীৰ পৰিৱেশ সম্পৰ্কে খুব সুন্দৰকৈ ফুটাই তুলিলে। এবাৰ মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ, আৰু আজি যদিও গল্প সম্ভাৰ লৈ আহিছে, আপুনি সাহিত্যৰ অইন দিশৰ লগতো জড়িত নিশ্চয়।
1: হয়, মই এনে নাটকো কৰোঁ, আৰু মই জনাবলৈ পাই ভাল পাম যে এইবাৰ আমাৰ মহাবিদ্যালয় সপ্তাহত মই শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে বেষ্ট নিগেটিভ কেৰেক্টাৰ, তাৰপিছতে আৰু আমাৰ নাটকখনো শ্ৰেষ্ঠ নাটক দল হিচাপে, নাট্য দল হিচাপে পুৰস্কৃত হৈছে। গতিকে এনেকুৱা ধৰণে নাটকৰ লগতো জড়িত হৈ ভাল পাওঁ। বাকী খেল ধূলতো আছে, অকণমান ৰাপ আছে। মই বেডমিণ্টন খেলোঁ। কিছুদিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমভিত্তিক আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন টুৰ্ণামেণ্ট হৈছিলে, তাতেও আমি মেডিকেল কলেজক প্ৰতিনিধিত্ব কৰি পিনে তাতে আমি জিকিবলৈ সক্ষম হৈছোঁ। গতিকে এনেকুৱা ধৰণে বিভিন্ন দিশৰ লগত জড়িত হৈ ভাল পাওঁ।
0: মানে মাৰ্জিতা বৰুৱা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হোৱাৰ লগতে সাহিত্য লগতে খেল ধেমালিতো সমানে আগ্ৰহী, নহয় জানো?
1: হয়।
0: আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি গল্প বিশেষকৈ কোনবিলাক বিষয়ত লিখে?
1: হয়, মই তেখেতে কোৱাৰ দৰেই ময়ো সেই কাল্পনিক এটা গল্পৰ মাজেৰে বাস্তৱ জীৱনৰ এটা ছবি যদি দাঙি ধৰিব পাৰোঁ, মই সেইখিনি মোৰ চেষ্টা থাকে গল্পবোৰৰ মাজেৰে।
0: তেতিয়াহ'লে আপোনাৰ পৰা আমি গল্প শুনিব বিচাৰিছোঁ।
1: হয়।

0: তোর?
1: আহ, দুখ পাইছো দাদা, আৰু নামাৰিব নামাৰিব দাদা।
0: মাত্ৰ 14 বসন্ত গৰকা কিশোৰ আব্দুলৰ সেই আৰ্তনাত পিছে
1: ধৰ তাক, কোবাছো তোক, মৰিয়াই শেষ কৰ।
0: এনে নিষ্ঠুৰ হুংকাৰৰ মাজত ক'ৰবাত বিলীন হৈ গ'ল। নিমাতি গাঁৱৰ নামঘৰত খটা চুৰিকাণ্ডৰ পিছদিনা ৰাতিপুৱাই সভা বহিছিল। সকলোৱে একেমুখে এই সিদ্ধান্ততে উপনীত হৈছিল যে নামঘৰৰ দৰে স্থানত এনে দুষ্কাৰ্য কেৱল হাফিজুৰৰ পৰিয়ালৰ পক্ষেহে সম্ভৱ। বহুদিন ধৰি চিকিৎসালয়ৰ শয্যাত চটফটাই থকা পত্নীৰ চিকিৎসাৰ বাবে তেওঁক ধনৰ অতি প্ৰয়োজন হৈ পৰিছিল, আৰু সেই অভাৱ পূৰণ কৰিবলৈকে তেওঁ অৱশেষত এই কলংকিত পথ বাছি ল'লে বুলি ধাৰণা কৰা হ'ল। গতিকে লাঠি সংহাৰী অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত হৈ তেওঁলোক হাফিজুৰৰ ঘৰ অভিমুখে আগবাঢ়িল। দুজন ডেকা ল'ৰাই বাঁহৰ জপনাখন তছনছ কৰি দৰজাত ঠকঠকিয়ায়। তেনেতে পিছপিনৰ পৰা এগৰাকী মহিলাই মাত লগায়, গা পা ধুই গোসাঁই ঘৰত সোমাইছিলোহে, থন্তি আহি খবৰটো দিলে, ইহঁতৰ বাৰীত ভৰি ধলো যিহেতু আকৌ গৈ গা ধুব লাগিব। আনপিনে কোনো উত্তৰ নোপোৱাত চাৰিজন ডেকা ল'ৰাই একেলগে হেঁচা দি বাঁহৰ দৰজাখন নিমিহতে বাগৰাই দিলে। শূন্য প্ৰায় ঘৰখনত তেতিয়া কেৱল থৰ থৰকৈ কঁপি আছিল হাফিজুৰৰ পুত্ৰ আব্দুল আৰু তাক সাৱটি ধৰা মাত্ৰ 7 বছৰীয়া তাৰ কণমানি ভগ্নীজনী। হাফিজুৰ ঘৰত অনুপস্থিত, তেওঁ চিকিৎসালয়ত অসুস্থ পত্নীৰ শুশ্ৰূষাত ব্যস্ত।
1: পলাল, আহোঁতে পলম হ'ল আমাৰ, ৰাতিপুৱা হোৱালৈ ৰ'বই নালাগিছিল।
0: ভিৰৰ মাজত ফুচফুচনিৰ গুণগুণনি আৰম্ভ হ'ল। এজনে গাঁওবুঢ়াৰ ফালে খঙত অগ্নিশৰ্মা হৈ কয়,
1: সভা নপতাকৈ একো কৰিবই নোৱাৰি আমাৰ নিমাতি গাঁৱত, ৰাতিপুৱাই লঘু হ'লোঁ, ঘৰমুৱা হোৱাতাই।
0: ইমান সময় নিমাতে থকা গাঁওবুঢ়া বহাৰ পৰা উঠিল,
1: তাৰ বাচ্চাক লৈ আন, চোৰৰ পুতেক চোৰ, কোনো ঘৰ যাব নালাগে, ধৰি মাৰ তাক।
0: পুলিচৰ গাড়ীৰ চাইৰেনৰ শব্দই আব্দুলৰ বুকুলৈ খন্তেকৰ বাবে আশাৰ সঞ্চাৰ কৰিলে। সি স্কুলৰ কিতাপত পঢ়িছে পুলিচ হেনো আৰ্তজনৰ ত্ৰাণকৰ্তা, কিন্তু কিছু সময়ৰ ভিতৰতে তাৰ সকলো বিশ্বাস ধূলিচাত কৰি পুলিচে তাৰ কোমল দুহাতত লোহাৰ হেণ্ডকাফ গুজি দিলে। সেই মুহূৰ্তত সি ইমানেই ক্লান্ত হৈ পৰিছিল যে প্ৰতিবাদ কৰাৰ বাবে তাৰ দেহত কোনো শক্তি বাকী থকা নাছিল।

ৰাতিটো গভীৰ হৈ অহাৰ লগে লগে থানাখনৰ সেই কলা আৰু বিভীষিকাময় ৰূপটো প্ৰকট হৈ পৰিল। সুৰাপান কৰি মাতাল হৈ পৰিছিল কৰ্তব্যৰত পুলিচ। পৰিস্থিতিৰ সুযোগ বুজি আব্দুলে তাৰ সৰ্বশক্তি প্ৰয়োগ কৰি তাৰ পৰা ওলাই দৌৰি আহিল। সি একে উশাহতে গৈ পালে নিজৰ উকা ঘৰখন। ভয়াৰ্ত ভনীজনীক বুকুৰ মাজত সাৱটি ল'লে আৰু আকৌ দৌৰিলে। সি কেৱল দৌৰিছিল, কোনো দিশহাৰা পথিকৰ দৰে দৌৰিছিল। যেন জীৱনৰ কঠিন পাঠশালাত সি এতিয়ালৈকে কেৱল এটাই শিক্ষা লাভ কৰিছে, দৌৰা। ৰেলৰ চলন্ত চকাৰ খটখট শব্দৰ তালে তালে ৰাতিটো লাহে লাহে বাগৰি গ'ল। খিৰিকীৰ ফাকেৰে সৰকি

0: অহা পুৱাৰ কোমল ৰোজাকে যেতিয়া ফাতেমাক আলফুলকৈ জগাই তুলিলে, তাই চকুহাল মেলি ককায়েকক সুধিলে, আমি কলৈ গৈ আছো দাদা? আব্দুলে তাইৰ মূৰত হাত ফুৰাই ক'লে, নাজানো ফাতেমা, মই কেৱল ইয়াকে জানো যে আমি বহু দূৰলৈ গৈ আছো, য'ৰ পৰা সিহঁতৰ হাতবোৰে তোক কেতিয়াও চুব নোৱাৰে, ইমান দূৰলৈ য'ত কোনো কাৰণ নোহোৱাকৈ তোক কোনেও মৰিয়াই মৰিয়াই শেষ কৰি পেলাব নোৱাৰে, ইমান দূৰলৈ য'ত সমাজৰ এই পংগু ন্যায় ব্যৱস্থাই তোক আৰু কেতিয়াও বিচাৰি উলিয়াব নোৱাৰে। তই বহুত পঢ়া শুনা কৰি ডাঙৰ হবি ফাতেমা, আৰু তই নিজেই এদিন এই ব্যৱস্থাটো সলনি কৰি পেলাবি। চানা বাদাম টেঙা মৰ্টন লেলো খাবি ফাতেমা? ফাতেমাৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল। আব্দুলে এক পেকেট টেঙা মৰ্টন দিব দি লেডাৰৰ মানিবেগ এটাৰ পৰা 10 টকাৰ নোট এখন দিব লওঁতে, বেগটোলে থৰ লাগি চাই থকা ভনীয়েকক এক কৰুণ আৰু ক্ষোভ মিশ্ৰিত হাঁহিৰে ক'লে, থানাৰ সেই পুলিচ কনিষ্টবলটোৰ মানিবেগ এইটো, তোক দুবেলি দুমুঠি ভাত খুৱাব পাৰিব লাগিব নহয়। এই আব্দুলে, ফাতেমা আমাৰ আব্বা চোৰ নহয়, মোক আব্বাই চোৰ কৰা শিকোৱা নাই, কিন্তু সিহঁতে শিকালে। ধন্যবাদ।
1: হয়, খুব সুন্দৰ প্ৰিয় শ্ৰোতা, ইমান পৰে আমি মাৰ্জিতা বৰুৱাৰ গল্পৰ ৰসস্বাদন কৰিলোঁ। আৰু মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি নিশ্চয়কৈ বিভিন্ন ধৰণৰ কিতাপ পঢ়ি অনুপ্ৰাণিত হৈছে, কোনসকল লেখকৰ কিতাপ পঢ়ি আপুনি গল্প লিখিবলৈ বা আন আন দিশত আগবাঢ়িবলৈ আপুনি অনুপ্ৰাণিত হৈছে?
0: হয়, মই এইখিনিত মই ক'ব বিচাৰিম যে মোৰ হয়তো প্ৰথম উপন্যাসখন আছিলে মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে। সেইখন কিতাপ আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰাও সম্প্ৰচাৰ হৈছিলে, গতিকে সেইখন কিতাপ মোৰ খুব প্ৰিয় কিতাপ বুলি ক'ম, মোৰ প্ৰথম প্ৰিয় উপন্যাস বুলি ক'ম। তাৰপিছতে তেখেতৰ আন এখন উপন্যাস অভিমন্যু বুলি, সেইখনো মই পঢ়ি খুব ভাল পাইছিলোঁ। আৰু তেনেকুৱা ধৰণে মই যিহেতু কৈছোঁ যে সময় পালে হাতত এখন কিতাপ এখন তুলি লৈ ভাল পাওঁ। আৰু অনুৰাধা শৰ্মা পূজাৰীৰ জলছবি বুলি এখন উপন্যাস আছে, সেইখন উপন্যাস মোৰ খুবেই প্ৰিয়। আৰু সেইকাৰণে এতিয়াও কেতিয়াবা এনেকুৱা হয়, সেই প্ৰিয় উপন্যাসবোৰ মানে বাৰে বাৰে পঢ়িবলৈ যে মন যায়, গতিকে এনেকুৱা ধৰণে বিভিন্ন লেখকৰ কিতাপ পঢ়ি ভাল পাওঁ।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰ মই বন্দী ফৰ্মাৰ ওচৰলৈ আহিছোঁ। আৰু আপুনি কেৱল কবিতাই লিখে নে সাহিত্যৰ অইন দিশৰ লগতো জড়িত?
2: লিখাৰ কথা যদি আপুনি ক'ব যায়, মই আচলতে তেতিয়া কি লিখিছিলোঁ নাজানো, অষ্টম শ্ৰেণীতে মানে আমাক ডাঙৰবোৰে নাটক কৰিব নিদিয়া হ'ল হাইস্কুলত, বোলে তহঁত সৰু আছ তহঁতে পিছত কৰিবি, আমাৰ খং লগৰকেইটাৰ নিজে এখন ফুল নাটকক কাটি কুটি সৰু সুৰা কৰি দ্বিতীয় হ'লোঁ। তেতিয়া সেই সময়ত 10খনমান নাটক হৈছিল হাইস্কুলত, গতিকে সেইটো জীৱনৰ মানে প্ৰথম চেষ্টা আছিল আৰু কোনোবা এটা ক্ষেত্ৰত যে মানে নিজেও অকণমান লিখিব পাৰোঁ। তাৰপিছত ভৱিষ্যতে নাটক লিখিছোঁ, নাটক আৰু কবিতা নিজে লিখা হয়, বাকী অলপ চলপ লিখিছোঁ, এইটো সেনেকুৱা প্ৰকাশ কৰিব পৰা বা দেখুৱাব পৰা ধৰণৰ নহয়, সেইখিনিয়ে আৰু।
1: তেতিয়াহ'লে পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
2: এইমাত্ৰ সকলোৱে গল্প শুনিলে, তাৰ আলমতে এটা কবিতা পঢ়িছোঁ। কবিতাটোৰ শিৰোনাম গল্প পঢ়া ৰঘুনাথ। খিৰিকীখন খুলি থৈছোঁ দুপৰ বেলা নে মাজৰাতি পাহৰিছোঁ, মেজত আদা লিখা এটা গল্প, তাৰ প্লটৰ মাজত মজি আছে, মই বিবুধিত পৰিছোঁ, হাতেৰে মোহাৰি আছোঁ কলমৰ সাফৰ। খিৰিকীৰে কবি ৰঘুনাথ সোমাই আহিল, গল্প পঢ়ি কোৱা শুনিলোঁ, ফেঞ্চি নহয় ঐ গোপাল সেইখন ফাঁচী বজাৰ। তাত মই কেইবাদিনো মানুহ ওলমাই থোৱা দেখিছোঁ, প্লট সলনি কৰি লিখিবি উজান বজাৰৰ নোহোৱা হোৱা টিলাৰ কথা, কেনেকৈ মানিকে পুখুৰীৰ বুকুত খেলপথাৰ পাতে, মানচিত্ৰত বিচাৰিবি কুকুৰ মোতা, তাৰে পৰা উঠাই গৈ চিত্ৰাচল, জুবলি গাৰ্ডেনত মহাত্মা বহা, আই আই টিৰ ওচৰতে থকা লৰ পাতি, তাতেই নামিছিল গান্ধী 1921ৰ 5 আগষ্টত। আৰু যদি লিখ লিখিবি মইনা সুৰবি বিয়োগী সম্পাদিত আলোচনী, মনাই বৰগীৰ মিছ ক্লেৰিছৰ পানী গ্ৰহণৰ কাহিনী, মাজে মাজে চাইকেলৰ সতে তৰুণক দেখা কথা উলটিয়াই দিলোঁ, এতিয়া খিৰিকীখন বন্ধ কৰ বিহংগৰ বিকট চিঞৰ, গছবোৰ কাটি তহিলং কৰিলি সেয়েহে গল্প লিখিবলৈ গৈ বৰ টোপনি।

0: পিছৰটো কবিতা। অমৰ সূৰ্যমুখী মানুহ। সন্ধিয়াৰ নীলামত ৰাতিপুৱাই উশাহৰ ঋণ লয়, ৰাতিপুৱাই একোটা দিনটোৰ আখৰাত খৰচ হয়। বিজুলী ঢেৰেকনিয়াই জীৱন, পোহৰ দি দি গৰ্জন, অমাৱস্যা ৰাতিবোৰৰ নাথাকে কোনো আকৰ্ষণ। বৰষুণৰ পিঠিত উঠি আহিল লালুকীয়াৰ জোক, এটাক পানীলৈ ঠেলি আনটোক খাবলৈ দিলোঁ পাপৰ তেজ। শুকান গছডালত এৰি আহিছিলোঁ আগুন, জীপাল গছৰ তলত বিহুৱতীৰ নাচোন। বতাহত হালিছে বাঁহনি, তাতেই সুৰ তোলে হৰিপ্ৰসাদে দুৱাটত বাঢ়ি তুলি। নৈত উটি গ'ল দেৱী মূৰ্তি, দূৰত হ'ল সেয়া সামান্য খিতি। কেৰ্কেটুৱাটোৱে এৰি যোৱা নাৰিকলটো ভগৱানক দিলোঁ, ভগৱানে মোক উভতালে আনৰ অৱজ্ঞা। বানপানীত টুকিলোঁ প্ৰাৰ্থনাৰ চকুলো, খৰাঙত পাতিছোঁ ভেকুলী বিয়া, পাহাৰক বুকুত লৈ ফুৰোঁ, হেৰুৱাই পেলাইছোঁ সেউজ জীৱন, সেই পাহাৰৰ বৰ কগবকনি। মোৰ বুকুত উঠিছে বৰ বিষ, চাইকেলখনত আউজি ভাবিছোঁ হালি পৰিছে নেকি জীৱন, চাইকেলত ভালে এঠাতে পৰি সেয়ে নিজৰ ভৰিত থিয় দিব পাৰি। চা চকু মেলি চা, অ মোৰ সূৰ্যমুখী মানুহ, বটগছৰ শিপালৈ পোনাই যা, উতনুৱা বতাহকো ওলাই কৰি খামুচি থাকিব জনাৰ বাবে সেউজীয়া ঘাঁহনি স্থিৰতাৰ সমৰ্থক। কবিতাৰ শিৰোনাম দীপালীৰ উশাহ আৰু গ্ৰাপাস্থাপন। দাৰিগোপ দীঘল, সময় তাকৰ। দেৱীৰ তিনিখন মুখ, তাৰ কৰাল আৰু দাগ, কামিজত লাগি ৰ'ল সেই ৰং, হৃদয়ৰ সোঁবাও নিলয়ত এটাই উশাহ, ভালপোৱা আৰু শিল্প। চাৰমিনাৰ পেকেটবোৰো ইয়াৰ ব্যতিক্ৰম নাছিল। প্ৰিয় নাৰীৰ কণ্ঠ ৰুদ্ধ, তাৰেই তেওঁ হৈ পৰিছিল কণ্ঠ আজীৱন, তেওঁৰ বাবে নিচেই সহজ তেওঁ ধনীপুত্ৰ। দুভাগ ৰাতি তিনিজন মাতবৰ, বৰ চিঞৰ, বৰঢোল শব্দ, তাৰেই পটচিত্ৰ গ্ৰীণবাৰ্ড আৰু ভিয়েটনামৰ জয়। তেওঁ মোৰ দেশৰ পৃথ্বীৰাজ, তেওঁ মোৰ দেশৰ শ্বাহজাহান, নিবিচাৰিব মাথো সংযুক্তাহৰণ কিম্বা তাজমহলৰ সতিয়ান। দীপালীৰ উশাহ আৰু গ্ৰাপাস্থাপন তেওঁৰ জীৱন। পিছৰটো কবিতাৰ শিৰোনাম ঔটেঙা। নেদেখো মই ঔটেঙা আৰু ৰৌ মাছৰ ব্যঞ্জন ভাতৰ সাজত, দৌৰি ফুৰিছে যেন যি ফলক লগোৱা দোকানৰ ফিচকাৰী বিচাৰি মেনুবুকৰ মাজত। ঔটেঙাৰ বৰ ভয়, ভীমকলৰ দৰে পেকেট দেখি পলাই ফুৰিছে, মৈমন চিঙি আহি আমাক আমাৰ মাটিত আগুৰি ধৰিছে। পথাৰ আৰু বজাৰৰ ভাষণ দি দি অৰ্থনীতিবিদে আকৌ মেনুবুকৰ ফিচকাৰীত মূৰ গুজিলে। ৰসৰাজে অত্যহস্য কৰি সৰক কপালে, বোলো মুখনো কিয়ে পায় ঔকুঁৱৰী সাধু লিখিবলৈ। অসমীয়াই দেখো ঔকুঁৱৰীৰ ভয়ত পুখুৰীৰ পাৰৰ শিলটোকে মাটিৰে বুটি থৈছে। কবিতাৰ শিৰোনাম চৰাঘৰ। নঙলা মুখতে চৰাঘৰ, জপনাখন খুলি সোমাই ওখ মানুহ, ফুচ ফুচকৈ কথা পাতে কিবা কথ্য, চৰাঘৰতে জন্ম হয় বিদ্ৰোহ কিম্বা ষড়যন্ত্ৰ। চৰাঘৰৰ বেৰত লাগি থাকে কথাৰ আঁচোৰ, চৰাঘৰতে ঘৰৰ জীয়ৰী আনৰ ঘৰৰ লখিমী হয়। চৰাঘৰবোৰ মানুহ ভৰ্তি হৈ থাকে মানে ঘৰখনৰ ওজন বৃদ্ধি হয়। চৰাঘৰৰ বেৰত পহু আৰু হৰিণাৰ শিং, সিহঁতে পহৰা দিয়ে বন্ধ চৰাঘৰক। চৰাঘৰবোৰ চাপৰ হয়, মানুহ নোযোৱা হয়, দুৱাৰখন এলাগি হয়। দুৱাৰখন বন্ধ হয়, চৰাঘৰটো মানুহৰ কথা আৰু চাহৰ কাপোৰ অপেক্ষাত ৰয়।
1: খুব সুন্দৰ। আৰু আপুনি এই কবিতাৰ ক্ষেত্ৰখনৰ লগত ভৱিষ্যতে কেনেকৈ জড়িত হৈ থাকিব বিচাৰিব, মানে ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কেনেকুৱা কবিতাৰ ক্ষেত্ৰখনৰ লগত?
0: ভৱিষ্যতে মানে নিজৰ সৃষ্টি বুলিয়ে কৈছোঁ কবিতা বুলি, মই ক'ব অকণমান টান পাওঁ। কবিতা লিখি আছোঁ, কবিতা পঢ়ি আছোঁ, তাৰ মাজতে সময় সুবিধা মিলিলে বা আৰ্থিকভাৱে যদি সক্ষম হওঁ এখন কবিতা পুথি প্ৰথমতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত কৈ কবিতা নপঢ়ে বা কিতাপ নপঢ়ে, তাৰ মাজতো যিসকল সমজদাৰ পাঠক বুলি কৈছোঁ সেইসকলে এতিয়াও কিতাপ পঢ়ে, অনলাইন কপিটো লৈ হ'লেও পঢ়িব। গতিকে এইটোৱে বৰ্তমানলৈকে পৰিকল্পনা। ভৱিষ্যতে ভাল ভাল কবিৰ কবিতা নিজেও পঢ়িবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ'ম, শিকিম, নিজৰ কবিতাত তেওঁলোকৰ ভাল বস্তুসমূহ সোমাবলৈ পাৰিলে চেষ্টা কৰিম, সেইখিনিয়ে আৰু।
1: ধন্যবাদ জনাইছোঁ আপোনাক। আৰু মাৰ্জিতা বৰুৱাই, আপুনি চিকিৎসা বিজ্ঞানৰ লগত জড়িত, তথাপিও সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি?
2: হয়, গতিকে আপুনি যিটো ক'লে চিকিৎসা বিজ্ঞানটো মোৰ নিশ্চয় পেচা হ'ব, কিন্তু

0: পেশাৰ লগতে মানুহৰ যে একোটা নিচা থাকে নহয়, সাহিত্য জগতখনেই হওক বা এই আন আন বিভিন্ন দিশসমূহ মোৰ কাৰণে নিচা, আৰু পেশাৰ লগতে নিচা লাগিবই মানুহক জীৱনত। গতিকে মোৰ বাবে এইটো এটা নিচা হয় সাহিত্যটো, আৰু তাৰ মাজতে যদি কোনোবা দুজন দৰ্শক বা দুজন শ্ৰোতাক যদি সেইখিনিৰে মোৰ লিখা হওক বা মোৰ কিবা কলাৰ মাধ্যমেৰে লাভান্বিত হয়, মই নিশ্চয় ভাল পাম। গতিকে এনেদৰেই মই আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম।
1: হয়, পুনৰবাৰ দুয়োগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ সাহিত্যৰ ক্ষেত্ৰত খুব ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু ভৱিষ্যতে আপোনালোকে সুনাম অৰ্জন কৰক, আৰু তাকেই কামনা কৰি আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
2: ইমান পৰি শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত কবিতা আবৃত্তি কৰিছিল বনদীপ শৰ্মাই আৰু গল্প পাঠ কৰিছিল মাৰ্জিতা বৰুৱাই। অনুষ্ঠানটিৰ আগ ধৰিছিল ভাৰ্গৱ কলিতাই। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো যুৱ আবৃত্তিৰ অনুষ্ঠান।

আঘোণৰ কুঁৱলী কবি কেশৱ মহন্ত। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতা সোণবৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেছ কেছ চিকমিক খৰকাচিবোৰ, দেখিলোহেঁতেন খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা, দেখিলোহেঁতেন বা পতাহোন পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেল হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাওঁটো পাৰিলোহেঁতেন এইজাক দাউনিৰ মাজতে আছিলে নেকি সেউতিও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে সোতৰ বছৰ হোৱা মোক টোল আঘোণৰ ডালিমি দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি, আঘোণৰ পথাৰত দাউনিৰ কাম আছে, মুঠি মুঠি কাচি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বনহাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতো উৰুলিৰ ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে থকা, মনহাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতিৰ কথা, মোৰ কথা সেউতিক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাউনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতি হেৰালে। ডাঙৰি বান্ধিম বুলি তৰাজনী তোলাতে থাকিল।

অলপ আগতে আমি কি কথা পাতি আছিলো? শিল টান, পানী চেঁচা, জুয়ে পোৰা, মৰাই চালি ধৰা, কেনেকুৱা আছিল পৃথিৱীৰ প্ৰথম ৰাতিপুৱাটো? মিঠা ফল এটা মুখত দিলেই কিয় তিতা হয়? ঠিক ৰাতি বাৰটালৈ 4 মিনিট থাকোঁতে পকা অঙঠাৰ দৰে আকাশখন জ্বলি উঠা, লাহে লাহে মাটি বালি হৈ উঠা, বাঁহ গছবোৰ চাহ চাহ হৈ অহা, নাইটো এতিয়া মোৰ একো মনত নাই। অলপ আগতে তুমি কৈছিলা নেকি মোক ভাল পাওঁ বুলি? কেৱল মানুহৰ বাবে, কেৱল নিৰন্ন শিশুবোৰৰ বাবে যি উৎসৰ্গিত, যি লুকাই থাকে সাগৰ তলিৰ বন বিৰিষৰ তৃষাত, এডোখৰ কয়লাত, তাকেই কৈছিলা নেকি তুমি মোক সেইদিনা মাজৰাতি নীৰৱে চকুলো টুকি? ইমান দিনে মোৰ বুলি ক'বলৈ জীৱন এটাকে বিচাৰি নেপালা, নেপালা নিজাকৈ এটা মৃত্যু। কোনে দাঁতেৰে কামুৰি টুকুৰা টুকুৰ কৰে দিন আৰু ৰাতিবোৰ? কেনেকৈ পাৰ কৰোঁ মই ৰক্তাক্ত সময়? এই ফুটগধূলিতে সেয়া কোনে উৎসৱ পাতিছে? মৃতসকলৰ কোন কোন আহিব তালৈ? কিমানবাৰ বেবালে গৰু চালে, কতবাৰ তেজেৰে ৰাঙলী হৈ উলটিল তেওঁলোক? যাওঁতে উভতি চাই কি দেখিলে? অকোৱা পকোৱা এটা নিজান বাট, কাকো নেদেখিলে। বতাহৰ দৰে ঘোঁৰাবোৰে আহি চোতালত জঁপিয়াই আছেহি। শুনা আহি হিয়নি, যোৱা ৰাতি মৃত্যু হ'ল তোমাৰ দৰেই অনুচ্চ কণ্ঠৰ এজন কবিৰ, যি জানিছিল উই চেৰিঙাৰ মাততকৈ তেওঁৰ কবিতাত একো জ্ঞানগৰ্ভ কথা নাই। অলপ আগতে আমি কি কথা পাতি আছিলো? পানী চেঁচা, শিল টান, জুয়ে পোৰে, মৰাই চালি ধৰা।

পানীৰ পাৰতে ৰৈ ময়ো আছিলো কাষতে ভুলকৈ। বাঁহীত বজালা মোৰ জীৱনৰে কথা, ইমান মিঠা ইমান ধুনীয়া ৰাগিনী বজালা সুদিশুৰীয়াকৈ। জাবৰ বেলিকা বাঁহীটো ঠেকেচি গলা, আলফুল কৰি বুটলি লৈ ইমান ফুৱালো বাঁহী নেবাজিল। চাওঁচো বাঁহীটো ফটা।

শ্রোতাসকলে ইমান পরে যুব আবৃত্তিৰ অনুষ্ঠান শুনিলে। প্রিয় শ্রোতা, এইবার আগবঢ়াবলৈ লৈছো কৌস্তুভমণি শইকীয়াৰ কথাৰে উৎপল বৰা আৰু সংগীবৃন্দৰ কণ্ঠত বৃন্দগান।

ইমানপুৰী শ্ৰোতাসকলে নীলোৎপল সিঙৰ তবলাবাদন শুনিবলৈ পালে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ৰুজিমুদয়ে বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম অফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো লোকগীতৰ অনুষ্ঠানটি। আজিৰ শিল্পী দীপক কুমাৰ দত্ত।

মনপুৰি শ্ৰোতাসকলে দীপক কুমাৰ দত্তৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো ভজনৰ অনুষ্ঠানটি। প্ৰথমে শুনো আহক পি টি ভীমসেন যোশীৰ কণ্ঠত এটি ভজন।

ৰচিত ভজন অনুষ্ঠানটিৰ শেষতীয়াবাৰ শুনোৱা হওক। হৰিহৰণ সুৰেশ ভাটকাৰ, কবিতা কৃষ্ণমতী, নীতিন মুকেশ আৰু সংগীবিন্দৰ কণ্ঠত এটি ভজন।

ভাৰতৰ এগৰাকী স্বনামধন্য জনপ্ৰিয় গায়িকা আশা ভোছলে। তেওঁ 1943 চনৰ পৰা এতিয়ালৈকে সহস্ৰাধিক হিন্দী আৰু ভিন্ন ভাষীৰ চলচ্চিত্ৰৰ লগতে বহুকেইটা ব্যক্তিগত এলবামত গীত গাইছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মঞ্চত গীত পৰিৱেশন কৰিছে। তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী। তেওঁ নিজৰ কণ্ঠৰ বিচিত্ৰতাৰ কাৰণে ভিন্ন ভাষাৰ বোলছবিৰ সংগীত, পপ সংগীত, গজল, ভজন, ভাৰতীয় শাস্ত্ৰীয় সংগীত, লোকসংগীত, কাৱালী, ৰবীন্দ্ৰ সংগীত ইত্যাদি প্ৰায় সকলো ধৰণৰ গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁ হিন্দী ভাষাৰ উপৰিও 20টাতকৈ অধিক দেশী বিদেশী ভাষাত কণ্ঠদান কৰিছে। 2009 চনত ৱৰ্ল্ড ৰেকৰ্ডছ একাডেমি নামৰ এটা আন্তৰ্জাতিক সংগঠনে তেওঁক বিশ্বৰ সৰ্বাধিক গীত মানিবন্ধন কৰা শিল্পী বুলি স্বীকৃতি দিয়ে। আজি আমি আশা ভোছলেৰ সম্পৰ্কে কিছু কথা পাতিম আৰু শুনিম তেওঁৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথমে শুনোচোন আহক, বন্ধে হাট ছবিখনৰ পৰা শিল্পীগৰাকীৰ কণ্ঠৰ এই গীতটি।

0: আশা ভোঁসলে ভাৰতৰ এগৰাকী কিংবদন্তি নেপথ্য গায়িকা। তেওঁ 1933 চনৰ 8 ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ সাংলিত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ শুৱলা কণ্ঠ আৰু বহুমুখী গায়ন শৈলীৰ বাবে তেওঁ বিশ্বজুৰি সমাদৃত আছিল। তেওঁ বহু বিখ্যাত সুৰকাৰৰ সৈতে কাম কৰিছে, বিশেষকৈ ৰাহুল দেৱ বৰ্মনৰ সৈতে। তেওঁ দাদাচাহেব ফাল্কে এৱাৰ্ড, পদ্মবিভূষণ আদি বিভিন্ন সন্মান লাভ কৰিছে। ভাৰতীয় চলচ্চিত্ৰ সংগীতলৈ তেওঁৰ অৱদান অতুলনীয় বুলি গণ্য কৰা হয়।
1: আজাও মেৰা ৰাজা শীৰ্ষক আপনা দেশ ছবিখনৰ পৰা এটি গীত।

মাঝাবাল নামৰ মাৰাঠী ছবিখনত তেওঁৰ চালা চালা নাও বোলা শীৰ্ষক তেওঁৰ প্ৰথম বোলছবিৰ সংগীতটি গায়। হিন্দী বোলছবিত তেওঁৰ প্ৰথম গীতটো আছিল সুনৰিয়া, বোলছবিৰ চাবানায়া। আৰু তেওঁৰ প্ৰথম একক হিন্দী বোলছবিৰ গীতটো গায় ৰাত কি ৰাণী বোলছবিখনত। তেওঁ প্ৰথমে কম বাজেটৰ আৰু বিকৃত হিন্দী ছবিসমূহতহে গীত গাবলৈ সুবিধা পাইছিল আৰু বিশেষ সফলতা পোৱা নাছিল। কিন্তু 1957 চনত বি আৰ চোপ্ৰাৰ নয়াদুৰ বোলছবিখনৰ পৰা তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। প্ৰিয় শ্ৰোতা, এবাৰ শুনো আহক মেৰী নজৰ হে তুজপে গীতটি দ্বাৰা বাৰ্নিং ট্ৰেইন ছবিখনৰ পৰা।

মাত্ৰ ষোল্ল বছৰ বয়সতে আশা ভোজলিক গণপতৰাও ভোজলিক বিবাহ কৰিছিল। এই বিবাহ বেছিদিন স্থায়ী নহল আৰু তাৰপিছতে তেখেতলোকৰ বিবাহ বিচ্ছেদ ঘটে। 1980 চনত তেওঁ ৰাহুল দেৱ বৰ্মনৰ সৈতে পুনৰ বিবাহত আবদ্ধ হয়। আৰ ডি বৰ্মনৰ মৃত্যু 1994 চনত হয়। আশা ভোজলিৰ তিনিজন সন্তান আছে, দুজন পুত্ৰ আৰু এগৰাকী কন্যা। আশা ভোজলি গীত গোৱাৰ উপৰিও তেওঁৰ ৰন্ধনত বিশেষ আগ্ৰহী আছিল। তেওঁৰ নামত কেইবাখনো ৰেষ্টুৰেণ্ট শৃংখলাও চলি আছে। বহু ভাষাত হাজাৰ হাজাৰ গীত গাই তেওঁ ভাৰতীয় সংগীত জগতক এক বিশেষ স্থান অধিকাৰ কৰিছে। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান সামৰিবৰ সময় হ'ল। গতিকে অনুষ্ঠান সামৰাৰ আগতে শুনো আহক ইজাজত ছবিখনৰ পৰা শিল্পীগৰাকীৰ কণ্ঠত এটি গীত।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগ জ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ শাস্ত্ৰীয় সংগীতত আপোনালোকে শুনিবলৈ পাব আলী আহমেদ হুছেইন আৰু শংকৰবিন্দৰ কণ্ঠত চেহনাই বাদন, ৰাগ গোৰখ কল্যাণ।

ইমানপুৰ শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিত শুনিলে। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ সময় শেষ হৈ আহিল, গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।